নমস্কাৰ, সুপ্ৰভাত আদৰৰ শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 4 দিন, 1948 শকাব্দৰ 29 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 19 তাৰিখ। এতিয়া সময় পুৱা 5:43:49 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰেৰণা খনিকৰ, নিয়ন্ত্ৰণ কক্ষত পপিচন্দ, নিখিল শৰ্মা, শ্বেখ আব্দুল্লাহ আহমেদ আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আগবঢ়াবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানত ক্ৰমে প্ৰশান্ত গোস্বামীৰ কণ্ঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, দিলীপ ডেকাৰ কণ্ঠৰ লোকগীত, দিলীপ বৰুৱা আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, প্ৰীতিশ্ৰী নাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু বীণা হাজৰিকাৰ কণ্ঠৰ ভজন শুনিলে। বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

প্ৰথমতে শুনক প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সূচী। পুৱা 6:15 অনিমা গোহাঁইৰ কণ্ঠৰ ভজন, 6:20 জলিমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দ্বিতীয় অধিবেশনৰ দিনৰ 11:30 বজাৰ গীতি মালিকৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল দেৱজিৎ চৌধুৰী, চিত্ৰা গোস্বামী, দুলাল মাংকী, সুপ্ৰভা মজুমদাৰ, পল্লৱী দত্ত আৰু হৰগোবিন্দ ডেকা। দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দগী কে গীত অৰ ভজন, সবৰং, তৰন্নুম আৰু গীতিকা। বিয়লি 3 বজাত আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 6:30 শৰীৰ আৰু স্বাস্থ্য শিতানত যোগাভ্যাস আৰু সুস্বাস্থ্য এই বিষয়ত যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তীৰ সৈতে স্নেহা পাঠকৰ কথোপকথনৰ 3য় খণ্ড। 5:15 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা এক সংগ্ৰামী সত্তা এই শীৰ্ষক এটি কথিকা শুনিবলৈ পাব। কথিকাটি আগবঢ়াইছে সম্প্ৰীতি বায়নে আৰু পাঠ মৰমী দেৱীৰ। 7:10 চৰকাৰৰ 12th বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশেষ অনুষ্ঠান। 7:45 ন প্ৰতিভা শিতানত উদীয়মান অভিনেত্ৰী তথা নৃত্যশিল্পী হৰ্ষিতা ৰায়চৌধুৰীৰ সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 খোষক খোহিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত নিখিল বেনাৰ্জীৰ সেতাৰ বাদন, ৰাগ চন্দ্ৰকোষ।

এতিয়া শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ কৃষি কাৰ্যত মৌচুমী বায়ুৰ প্ৰভাৱ শীৰ্ষক এটা আলোচনা। আলোচনাটিত অংশ ল'ব গৰিয়সী তামুলী আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই, আগ ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই আৰু প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ পঞ্চম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি প্ৰসিদ্ধ শিক্ষাবিদ তথা লিখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মা। সাক্ষাৎ গ্ৰহণ কৰিছে অৱনী কুমাৰ ভাগৱতীয়ে আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। দিনৰ 12:30 আইডৰ বোলনি অনুষ্ঠানত বিষ্ণু ৰাভাৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি ভিন্ন অনুষ্ঠানৰ লগতে এখনি আলেখ্য নাচা তমোহৰ দেৱ নাচা, উপস্থাপন ভাস্বতী কলিতাৰ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত পূৰ্ণ শিল্পম শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পাব। অনুষ্ঠানটি আগবঢ়াইছে ত্ৰিদিশা বৰা আৰু কসৰীমা দাসে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী প্ৰাণজিৎ প্ৰীতম কলিতা। অনুষ্ঠান পৰিচিতি ইমানেই।

জলিমণি তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বাৱৰ্চি ছবিৰ এটি গীত মান্না দেৰ কণ্ঠত। গীতৰ কথা কেফি আজমীৰ, সংগীত পৰিচালনা মদন মোহনৰ।

মান্নাদেৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া শুনক লতা মংগেশকৰ আৰু মুকেশৰ কণ্ঠৰ এটি গীত, ছবি মিলন। গীতৰ কথা আনন্দ বক্সীৰ আৰু সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক খিলনা ছবিৰেটি গীত মহম্মদ ৰফিৰ কণ্ঠত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠৰে এটি গীত পৰিচয় ছবিৰ পৰা। গীতিকাৰ গুলজাৰ, সংগীত আৰ্দি বৰ্মনৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক খুশবু ছবিৰ এটিকিত লতা মঙ্গেশকৰৰ কণ্ঠত, গীতিকাৰ গুলজাৰ, সংগীত আৰ ডি বৰ্মনৰ।

লতা মঙ্গেশকৰৰ কণ্ঠৰ গীতটি শুনিলে। এতিয়া শুনক মুকেশ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত ছবি কিনাৰাৰ পৰা, গীতিকাৰ গুলজাৰ, সংগীত আৰতি বৰ্মনৰ।

ভূপিন্দৰ আৰু লতা মংগেশকৰৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰংগোলী ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠত। গীতিকাৰ শৈলেন্দ্ৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

অনুষ্ঠানত এইবাৰ শুনক গংগা যমুনা ছবিৰীতি গীত লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা শকিল বাদাৱনীৰ, সংগীত নওশাদৰ।

মধুবন অনুষ্ঠানৰ শেষত শুনক লিডাৰ সবিৰেটি গীত লতা মংগেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত, গীতিকাৰ শকিল বাদাউনী, সংগীত নৌশাদৰ।

0: লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশত আন্তঃৰাষ্ট্ৰীয় চিকেল চেল দিৱসৰ অনুষ্ঠানত ভাগ ল'ব। ভাৰতে মহিলাৰ FIH নেশ্যনছ কাপ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ এৰ খেলখন 1-1 গ'লত ড্ৰ হয়। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে অনাগত সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ মিত্ৰতা অধিক শক্তিশালী হ'ব। তেওঁ কয় যে ফ্ৰান্সৰ এই যাত্ৰাই ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাত সহায় কৰিছে। নিচত ভাৰত উদ্ভাৱন কাৰ্যসূচীৰ উদ্বোধনেৰে আৰম্ভ হোৱা এই যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত ভাগ লয়। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰিছত আয়োজিত বিবাটে শীৰ্ষ সন্মিলন আৰু এটা সমূহীয়া অনুষ্ঠানত অংশ লয়। তেওঁ লগতে কেইবাগৰাকীও আগশাৰী মুখ্য কাৰ্যবাহী বিষয়াক দেখা কৰে। শ্ৰীমোদীয়ে ফ্ৰান্সত লাভ কৰা আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু দেশখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এটা বিবৃতিযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই সফল ভ্ৰমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ বিশেষ গোলকীয় কৌশলগত সহযোগিতাত গতি প্ৰদান কৰিছে আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা দেশ দুখনৰ প্ৰতিশ্ৰুতিবদ্ধতা অধিক সুদৃঢ় কৰি তুলিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স যাত্ৰাৰ সমাপনৰ সময়ত হিন্দীত এটা বিশেষ বিদায় ভিডিঅ' বাণীবদ্ধ কৰে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নিৰ্ধাৰণ হৈছিল যদিও সম্প্ৰতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য যোগান শৃংখলা আৰু সুস্থিৰ সহযোগিতা বিচাৰে। প্ৰতিখন ৰাষ্ট্ৰ দীৰ্ঘকালৰ বাবে বিশ্বাস কৰিব পৰা সহযোগী সন্ধানত ব্ৰতী হোৱা বুলি তেওঁ উল্লেখ কৰে।
2: হৰ দেশ ৰিলায়েবল সাপ্লাই চেইন চাহতা হয়, হৰ দেশ ষ্টেবল পাৰ্টনাৰশ্বিপ চাহতা হয়, হৰ দেশ এছে সাথিয়ো কি তলাশ মে হে জিন পৰ লম্বে সময় তক ভৰোসা কিয়া যা সকে অৰ এছে সময় মে ভাৰত বিশ্ব মে এক ট্ৰাষ্টেড পাৰ্টনাৰ কে ৰূপ মে উভৰ ৰহা হে।
1: শ্ৰীমোদীয়ে কয় যে দেশে ভৱিষ্যত প্ৰজন্মৰ বাবে বিকাশ উদ্ভাৱন আৰু সুযোগ সৃষ্টি কৰিব পৰা খণ্ডসমূহত বিনিয়োগ কৰি আছে। এয়া ভাৰতৰ যাত্ৰাৰ নিৰ্ণায়ক সময় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দেশৰ আশা আকাংক্ষা নতুন শিখৰত উপনীত হৈছে। এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ

যোগিতাৰ শক্তিশালী স্তম্ভৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে দুয়োপক্ষই উভয় দেশৰ মাজৰ সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে। দুয়োখন দেশে অহা বছৰ কৃষ্ণা নামৰ এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই উপগ্ৰহটোৱে বিশ্বৰ জল আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাত অৰিহণা যোগাব বুলি তেওঁ কয়। বৰ্তমানৰ বিজেপি চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ফ্ৰান্সত উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতত যোৱা 12 বছৰত বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আৰ্থিক বিকাশৰ উপৰি ভাৰতৰ এই যাত্ৰাই জনসাধাৰণৰ সবলীকৰণ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত বিশেষভাৱে সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলি জিলাৰ তাৰকেশ্বৰত কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনায় যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় 9,44,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 18,880 কোটিতকৈও অধিক টকা জমা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 2,18,00,000 মহিলা কৃষকো উপকৃত হ'ব। মন্ত্ৰালয়ে জনায় যে 2019 বৰ্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 4,44,00,000 টকা কৃষকৰ একাউণ্টত জমা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পশ্চিমবংগৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অন্যতম। শ্ৰীমোদীয়ে লগতে ডিজিটেল কৃষি মিছনৰ অধীনত এগ্ৰিষ্টেক পৰ্টেল মুকলি কৰিব। উল্লেখযোগ্য যে এই মঞ্চৰ জৰিয়তে শস্য বীমা, ঋণ, সাৰ বিতৰণ আদিৰ দৰে সেৱাসমূহ কৃষকসকলৰ বাবে সহজতে উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় মিছনৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি পুৰুলীয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাত কৃষি ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি, জলসিঞ্চন আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকৰ আনুষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ধন্য ধান্য কৃষি যোজনা মুকলি কৰিব। কৃষি মন্ত্ৰালয়ে জনায় যে সমগ্ৰ দেশত PM কিষাণ উৎসৱ দিৱস হিচাপে বিশেষ অনুষ্ঠানৰ আয োজন কৰা হ'ব, য'ত 1 কোটি অধিক কৃষকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মূল অনুষ্ঠানত ভাগ ল'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে আজি লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ 21 তাৰিখলৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কাৰ্যসূচীত উপৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গাঁৱত উপস্থিত হৈ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যৰ সৈতে মত বিনিময় কৰিব। ভাইব্ৰেণ্ট ভিলেজ প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ কৰিব। পাছলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 21 জুন তাৰিখে শ্ৰীৰাধাকৃষ্ণনে লেহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত যুৱক যুৱতী, সশস্ত্ৰ বাহিনীৰ জোৱানকে, বিভিন্ন সংগঠনৰ সদস্য অংশগ্ৰহণ কৰি যোগৰ জৰিয়তে সামগ্ৰিক স্বাস্থ্য আৰু মংগলৰ বাৰ্তা প্ৰেৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰত আন্তঃৰাষ্ট্ৰীয় চিকেল চেল দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ ওড়িশাৰ ৰায়ৰাংপুৰলৈ যাব। তাত শ্ৰীমতী মুৰ্মুৱে ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত ভুৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা চিকিৎসা শিবিৰ, খনন প্ৰভাৱিত গাঁওসমূহৰ বাবে পাইপযোগে পানী যোগানৰ বৃহৎ আঁচনি, ব্ৰহ্মকুমাৰী মাতৃ শক্তি ভৱন আৰু বিশেষ আৱৰ্ত ভৱন অন্যতম। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মধ্যপ্ৰদেশৰ বেতুলত আধ্যাত্মিকতা জগাই তুলি জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ সম্পৰ্কীয় এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ জৰুৰী। জনজাতীয় লোকসকলৰ জীৱন প্ৰকৃতি আৰু আধ্যামিক প্ৰমূল্যৰ সৈতে ঘনিষ্ঠভাৱে সম্পৃক্ত বুলি তেওঁ উল্লেখ কৰে। বেতুলৰ পৰা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ ওমকাৰেশ্বৰত উপস্থিত হয় আৰু ওমকাৰেশ্বৰ তথা মমলেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ প্ৰদৰ্শন কৰে। ভাৰতে কালি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচনছ কাপ হকী প্ৰতিযোগিতাৰ পুলেৰ এখন খেলত উৰুগুৱেক 3-2 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ দীপিকাই 2টা গ'ল আৰু দীপিকা চুৰেঙে 1টা গ'ল দিয়ে। উৰুগুৱেৰ হৈ চিয়াৰা এম্পেনিনো আৰু মেনুৱেলা গুৱেলেৰাই 1টাকৈ গ'ল দিয়ে। ভাৰত এই জয়ৰ সুবাদত পুলেৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে আৰু দলটো ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত কাইলৈ ছেমি ফাইনেলত চিলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
বিশ্বকাপ

0: ফুটবল প্ৰতিযোগিতা যোৱা নিশা আমেৰিকা আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ এ খেলখন এক এক গলত ড্ৰ হয়। ইয়াৰ ফলত দুয়োটা দল নক আউট পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ আছে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বস্নিয়া হাৰ্জিয়ে গোভিনাক 4-1 গলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ এ খেলখন 1-1 গলত ড্ৰ হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জৰ। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক পৰিণীতাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা ইপচনলাল বৰুৱাৰ, সুৰ উৎপল শৰ্মাৰ।

অনুষ্ঠানত এইবাৰ শুনক কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিজয় দুৱৰাৰ, সুৰ জিতুল সোণোৱালৰ।

শ্রোতাসকলে আধুনিক গীতর অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানতে এবাৰ শুনক তৰালি শর্মার কণ্ঠৰ এটি গীত। গীতৰ কথা গৌতম শর্মার, সুৰ শিল্পীৰ নিজৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক অৰুন্ধতী বেজবৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ অপূৰ্ব বেজবৰুৱাৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মূৰ্চনা ভূঞাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইন্দ্ৰকুমাৰ বৰগোহাঁইৰ, সুৰ ৰাজেন গোহাঁইৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক পৰিণীতা গোস্বামীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মামণি ৰয়চম গোস্বামীৰ, সুৰ অপৰ্ণা বুজৰ বৰুৱাৰ।

0: পৰিণীতা গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলি কমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই। এটি বিশেষ ঘোষণা। আজি পুৱা 9:20 মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া প্ৰভাতী তৰংগ অনুষ্ঠানত শিশুৰ কিডনী ৰোগ সম্পৰ্কে আলোচনা কৰিবলৈ অতিথি হিচাপে উপস্থিত থাকিব এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুপ্লাৱত বৰা। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত আগবঢ়োৱা অনুষ্ঠানটিৰ হাত ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীৰ পৰাও পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ আজি পুৱা 9:20 মহাবাহুৰ পৰা।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তালৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ নিমজ জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ ছগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
3: আচ্ছা, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰৰ 12 বছৰ পূৰ্তি তথা নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে একে লেথাৰিয়ে দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আমাৰ সৰ্বভাৰতীয় এক অভিলেখ স্বৰূপ হ'ল আৰু আমাৰ সমগ্ৰ ৰাষ্ট্ৰবাসীয়ে ইয়াক উদযাপন কৰিছে। আমিও তাৰ অংশ হিচাপে চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰা এগৰাকী মন্ত্ৰী বা সাংসদে বা দলৰ অন্যান্য কাৰ্যকৰ্তাসকলে অতি কমেও প্ৰত্যেকটো সমষ্টিৰ 5গৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ যি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, যিদৰে আজি মই অৱসৰপ্ৰাপ্ত অধ্যাপক গগৈ ছাৰৰ ঘৰলৈ আহিছোঁ, ডিমৌৰ শতাধিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে শিক্ষাৰ জ্ঞান চক্ষু দিছিল, আজি বিলাততো তেখেতৰ ছাত্ৰ ছাত্ৰী অধ্যয়নৰত গৱেষণাৰত, গতিকে এনেধৰণৰ চাকৰি কৰি আছে, এনেধৰণৰ শিক্ষাগুৰু হওক বা কৃষিজীৱী শ্ৰমজীৱী প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিৰ ওচৰলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: লোকপিয়েল 2027 কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে কালি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনৰ সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিৱসাগৰ জিলাৰ ডিমৌৰ অসম বীজ নিগমৰ গুদামৰ পৰা বহু পৰিমাণৰ উন্নত জাতৰ ধান চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কালি 4জন লোকক গ্ৰেপ্তাৰ কৰে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে, যোৱা বুধবাৰে নিশা অসম বীজ নিগমৰ ডিমৌ শাখাৰ তত্বাৱধানত থকা গুদামৰ তলা ভাঙি দুৰ্বৃত্তই 72 বস্তা উন্নত জাতৰ ৰঞ্জিত ধান আৰু 1 বস্তা তিল চুৰি কৰে। চুৰি হোৱা ধানখিনি চৰাইদেউ জিলাৰ কৃষকসকলক কঠীয়াৰ বাবে বিতৰণ কৰিবলৈ মজুত কৰি ৰখা হৈছিল। এই ঘটনাৰ পাছতে গুদামৰ পৰিচালকে ডিমৌ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গুদামৰ নৈশ চকীদাৰ অৰুণ চাওৰাৰ লগতে মধুপুৰৰ নিপেন চেতিয়া, বিজয় চেতিয়া আৰু সন্তোষ প্ৰসাদ নামৰ 3জন লোকক গ্ৰেপ্তাৰ কৰে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত কালি কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আটমাৰ আঁচনিৰ অধীনত জিলাখনৰ কৃষক ৰাইজলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ প্ৰদৰ্শনীমূলক দ্ৰব্য আৰু অন্যান্য সহায়ক কৃষি আহিলাৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। অনুষ্ঠানত মাজুলী উন্নয়ন খণ্ড আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ প্ৰায় 30গৰাকী কৃষকক উচ্চ উৎপাদনক্ষম উন্নতমানৰ ধানৰ বীজ, স্প্ৰে মেচিন, জৈৱ সাৰ আদি বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ উপলক্ষে গড়মূৰস্থিত বিভাগীয় গুদামত আয়োজিত এটা অনুষ্ঠানত আনুষ্ঠানিকভাৱে কৃষক ৰাইজলৈ এই কৃষি সামগ্ৰী তথা কৃষি যন্ত্ৰসমূহ মাজুলীৰ বিধায়ক ভুৱন গামে বিতৰণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কো অপাৰেশ্যন নামৰ এটা সংস্থাই প্ৰায় 12,000 গ্ৰন্থ দান কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক দত্ত পৰমানন্দ সোণোৱালে সংস্থাটোৰ এই বৰঙণিত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংস্থাটোৰ এই প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ আদান প্ৰদানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত এনে পদক্ষেপৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলিও উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক বন্দনা শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ প্ৰশান্ত মণ্ডলৰ।

বন্দনা শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মনোৰঞ্জন গগৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, সুৰ মনোৰঞ্জন গগৈৰ।

মনোৰঞ্জন গগৈৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ৰত্ন ওজাৰ, সুৰ পুৰুষোত্তম দাসৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক সাধনা স্বৰ্গমৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনুপম শইকীয়াৰ, সুৰ জুবিন গাৰ্গৰ।

সাধনা সৰগমৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি, অসমতো এই উপলক্ষে বিশেষ কাৰ্যসূচী। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যা ধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ কাৰ্যসূচীৰে অসম আগমন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেক্সিকোৰ 1-0 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই কালি গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু IIT গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰটো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দুবছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয় যে 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয় যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰহে সমীক্ষা চলোৱা হৈছে আৰু এই সমীক্ষাৰ পৰা কোনবোৰ বিদ্যালয় বহনক্ষম সেয়া জানিব পৰা যাব। তেওঁ কয় যে কম শিক্ষাৰ্থী থাকিলেও 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন বিদ্যালয় নথকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেওঁ কয় যে 200 মিটাৰৰ ভিতৰত 2-3খন বিদ্যালয় থকা বা একেটা চৌহদতে 2খন বিদ্যালয় থকা কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব।
1: 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, সেইখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছো, আগতো কৈছো যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ভিত ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ।
0: ইপিনে দিছপুৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনাত মিলিত হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থকা এই পৰ্যালোচনা বৈঠকত শিক্ষক নিযুক্তি অভিযান, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, শিক্ষা বিভাগত নতুন পদ সৃষ্টি আৰু উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষাৰ্থীয়ে বিদ্যালয় এৰা ঘটনা ৰোধৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ অধীনত চলি থকা নিযুত মইনা, নিযুত বাবু, বিনামূলীয়াকৈ স্কুটাৰ প্ৰদান, বিনামূলীয়াকৈ চাইকেল বিতৰণ, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি আদি আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষাৰ দৰে বিষয়সমূহৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তা লৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমত জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ 6গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিম মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
2: আচ্ছা, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰৰ 12 বছৰ পূৰ্তি তথা নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে একে লেথাৰিয়ে দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আমাৰ সৰ্বভাৰতীয় এক অভিলেখ স্বৰূপ হ'ল আৰু আমাৰ সমগ্ৰ ৰাষ্ট্ৰবাসীয়ে ইয়াক উদযাপন কৰিছে, আমিও তাৰ অংশ হিচাপে চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰা এগৰাকী মন্ত্ৰী বা সাংসদে বা দলৰ অন্যান্য কাৰ্যকৰ্তাসকলে অতি কমেও প্ৰত্যেকটো সমষ্টিৰ 5গৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ যি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, যিদৰে আজি মই অৱসৰপ্ৰাপ্ত অধ্যাপক গগৈ ছাৰৰ ঘৰলৈ আহিছোঁ ডিমৰ, শতাধিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে শিক্ষাৰ জ্ঞান চক্ষু দিছিল। গতিকে এনেধৰণৰ শিক্ষাগুৰু হওক বা কৃষিজীৱী শ্ৰমজীৱী প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিৰ ওচৰলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতি আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত আফ্ৰিকান ছোৱাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা 3টা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। তদুপৰি অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলক ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানৰ ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ অধীনত চলি থকা পশুধন পঞ্জীয়নৰ পৰ্যালোচনা আৰু অগ্ৰগতি সন্দৰ্ভত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত পশুধনৰ কৃত্ৰিম প্ৰজননৰ প্ৰসাৰ, বিভিন্ন পশু ৰোগৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা, নিয়মীয়া চিতাকৰণ, পশু স্বাস্থ্য শিবিৰৰ আয়োজন, আফ্ৰিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থা আদিৰ ওপৰত আলোকপাত কৰা হ'ব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডঃ জয়ন্ত কুমাৰ গোস্বামীয়ে জনাইছে। এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অতিৰিক্ত মুখ্য সচিব কৈলাশ চান্দ চামৰিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ বিভাগীয় বিষয়াসকল উপস্থিত থাকিব। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে কালি এখন সংবাদমেলত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰলৈ আগমন হ'বলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰৰ স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনোধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশ দুৱাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ 4টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে 7টা স্থানত স্থাপন কৰা হেল্প ডেস্কত 3জনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ দলিচা ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি

0: যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা, তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি এঘাৰটাৰ পৰা পাঁচটা বজাৰ ভিতৰতে এই সময়সীমাত ফুড হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰি। ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেঞ্চ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেঞ্চ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰা ঘৰি যাব পাৰে। আৰু যিবিলাক নৰ্মেল কমিউটাৰ্ছ হ'ব, তাৰমানে ধৰক যিবিলাক মানুহ অহা যোৱা কৰিব, তেওঁলোকৰ আমি নীলাচৰ ফ্লাইঅভাৰ ওপৰেদি পঠিয়াই দিম। নীলাচৰ ফ্লাইঅভাৰ তলেদি আমি কোনো গাড়ীকে আমি আহ যাহ কৰিব নিদিম ডিউৰিং দিছ অম্বুবাচী মহায়োগ।
1: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশেষ ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিমান বন্দৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, প্ৰশাসনিক কৰ্মচাৰী তথা বিজেপিৰ কেইবাগৰাকী নেতাই আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে অষ্ট লক্ষ্মীৰ আশা আকাংক্ষাৰ লগতে উন্নয়নৰ যাত্ৰাত সদায়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ সহযোগিতা লাভ কৰি অহা হৈছে। শ্ৰীমতী সীতাৰমণে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি প্ৰদানৰ বাবে পুৰুষাৰ্থ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শ্ৰীমতী সীতাৰমণৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সম্পাদন, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম আগমন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অধিকাৰ কৰিছে। ফ্ৰান্সত ইৰাণ আমেৰিকাৰ মাজত চৈধ্যৰফীয়া শান্তি চুক্তি সম্পাদিত হোৱাৰ এটা বাতৰি, যুদ্ধৰ অৱসান মুকলি হল হৰমুজ প্ৰণালী শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিহাৰত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা অসমৰ 115গৰাকী যুৱক যুৱতী উদ্ধাৰ হোৱাৰ বাতৰি অসমে প্ৰতিদিন আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নেৰানেপেৰা বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ তিনিখন গেট খুলি দিয়াৰ বাতৰি, খুলি দিলে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ তিনিখন গেট, নামনিত আতংক শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও দেশত শীঘ্ৰেই মূল্য হ্ৰাসৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি ভাৰতত এতিয়াই নকমে পেট্ৰল ডিজেলৰ দাম শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। গণেশগুৰিত শিল্পী জুবিন গাৰ্গৰ ছবি মচি দিয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত শিল্পীগৰাকীৰ ছবি নতুনকৈ অঁকাৰ বাতৰি দৈনিক জনমভূমি কাকতে, উড়ন সেতুৰ খুঁটাত মচি পেলোৱা জুবিনৰ ছবি পুনৰ অংকন শিল্পীৰ শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ উদ্ধৃতিৰে অসমসহ পূৰ্বোত্তৰত চলিত মাহত 43% বৰষুণ খাটি হোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম আগমনৰ বাতৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আগমনত উৎসাহী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰাদুৰ্ভাৱৰ এটা বাতৰি, জে ই এন এ ই এছ ক্লেইম 39 লাইভছ ইন ষ্টেট ডিচ ইয়াৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতিছো।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বস্নিয়া হাৰ্জেগোভিনাক 4-1 পৰাস্ত কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়াৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি, অসমতো এই উপলক্ষে বিশেষ কাৰ্যসূচী। অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেক্সিকোৰ 1-0 জয়লাভ। পুৱাৰ বাতৰি ইমানেই, খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক খেল ছবিৰ এটি গীত, সীমান্ত শেখৰ আৰু মধুস্মিতা বৰঠাকুৰৰ কণ্ঠত, গীতিকাৰ কমল ৰচিদ আহমেদ, সংগীত কমল ৰচিদ আহমেদৰেই।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক ডাক ছবিৰ এটি গীত, জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক হিয়া দিয়ানিয়া ছবিৰ এটি গীত জুবিন গাৰ্গ, দেৱজিৎ চৌধুৰী, মালবিকা বৰা আৰু শান্তাউজীৰৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

এইবাৰ শুনক তাল ছবিৰ এটি গীত হৰিহৰণ আৰু সুখবিন্দৰ সিঙৰ কণ্ঠত। গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা ইয়াৰ ৰহমানৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক লাক্সবিৰ এটি গীত শালিম মাৰ্চেণ্টৰ কণ্ঠত, গীতিকাৰ শব্বিৰ আহমেদ, সংগীত পৰিচালনা ছলিম সুলেমাইনৰ।

ৰূপালী ধোৱা অনুষ্ঠানৰ শেষত শুনক দম লগাকে হৈশা ছবিৰ এটি গীত মোনালী ঠাকুৰৰ কণ্ঠত, গীতিকাৰ বৰুণ গ্ৰোভাৰ, সংগীত পৰিচালনা অনু মালিকৰ।

মোনালী ঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। ৰূপালী ঢৌ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পোৱা 9:46 গৈছে। ইয়াৰ লগে লগে আমাৰ প্ৰথম অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে গীতি মালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

স্থানতে এবাৰ শুনক চিত্ৰালী গোস্বামীৰ কণ্ঠৰ এটি গীতৰ কথা অজিত কুমাৰ বৰদলৈৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দুলাল মাংকীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অপূৰ্ব কুমাৰ বেজবৰুৱা, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

দুলাল মাংকিৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক সমবেত কণ্ঠৰ এটি গীত, গীতৰ কথা অনিল কলিতাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক হৰগোবিন্দ ডেকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা অপৰ্ণা বুজৰবৰুৱাৰ।

0: হৰগোবিন্দ ডেকাৰ কণ্ঠৰ গীতটি শুনিলে গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: with a straight game win over South Korea's Kim Min-sun 21-16, 21-18 in the quarterfinals. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই জুৰি মদাহী। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া শুনক যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডিএৰ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই পম্পী মালাকাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণী অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি কি অনুষ্ঠানলৈ সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পাছতেই অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। সম্প্ৰীতি বায়ানৰ কথিকা, সুন্দৰৰ পূজাৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এক সংগ্ৰামী সত্তা শুনিবলৈ পাব 6:10। আগবঢ়োৱা হ'ব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। অনুষ্ঠানত আজিৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্য। অতিথি হিচাপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী, প্ৰযোজনা স্নেহা পাঠকৰ। ন প্ৰতিভা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:45। আজিৰ অতিথি উদীয়মান অভিনেত্ৰী আৰু নৃত্যশিল্পী হৰ্ষিতা ৰায় চৌধুৰী, আঠ ধৰিব প্ৰাণজিৎ প্ৰীতম কলিতাই। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন হওক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব ইতি অসমীয়া কথিকা। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:45 শুনিবলৈ পাব এখনি সংগীতালক্ষ্য। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এবাৰ শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে কেইটিমান জ্যোতি সংগীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো কেইটিমান ৰাভা সংগীত। প্ৰথমে শুনাবলৈ লৈছো পংকজ বৰদলৈৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে পংকজ বৰদলৈৰ কণ্ঠত ৰাভা সংগীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনৰ শেষত শুনাবলৈ লৈছো সন্ধ্যা মেননৰ কণ্ঠত শেষৰটি ৰাভা সংগীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যন, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। পুনৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ বঢ়াবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। পুনৰ কৈছো, পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: কাষতে অভিনয় জনৰ পাতনি মেলা ৰাভাদেৱে কাৰেঙৰ লিগিৰি, এৰাবাতৰ সুৰ, প্ৰতিধ্বনি, চিৰাজ আদি বোলছবিত অভিনয় কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নিৰ্মিত বোলছবি জয়মতীত নৃত্য পৰিচালনা, কাৰেঙৰ লিগিৰি নাটৰ সংগীত পৰিচালনাৰ দায়িত্বৰ লগতে সুদৰ্শন চৰিত্ৰত অভিনয়েৰে দৰ্শকৰ মন মুহিছিল বিষ্ণু ৰাভাদেৱে। ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত এৰাবাতৰ সুৰত ৰাভাদেৱে ভজলুংকাৰ ভাও আৰু প্ৰতিধ্বনি ছবিত খাচী চিএমৰ ভাও দিছিল। বহুমুখী প্ৰতিভাৰে মহিমামণ্ডিত ৰাভাদেৱ এজন নিপুণ চিত্ৰকৰ আছিল। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল। ৰাভাদেৱে শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল। তেওঁ অংকন কৰা আন ছবিসমূহৰ ভিতৰত চিত্ৰলেখা, নটৰাজ, স্নান, শকুন্তলা, গৰমৰ দিনৰ তিৰোতা, বড়োসকলৰ বিবাহ সমদল, ভূমিকম্প, গাঁৱৰ প্ৰাকৃতিক দৃশ্য আদি, বাঁহী, আমাৰ প্ৰতিনিধি আদি আলোচনীৰ বেটুপাতো তেওঁ অংকন কৰিছিল। জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল, এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান। সেয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি এইজনা মহানায়ক বিষ্ণুপ্ৰসাদ ৰাভাদেৱে 1969 চনৰ 20 জুন তাৰিখে মৃত্যুক সাৱটি ল'বলগীয়া হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুৰ দিনটোৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে অসমৰ ৰাইজে পালন কৰি আহিছে। ৰাভাদেৱৰ মৃত্যু অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি। তথাপি ৰাভাদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত সদা জাগ্ৰত প্ৰহৰীৰ দৰে প্ৰতীয়মান হৈ থাকিব তেওঁৰ অনুপম সৃষ্টি আৰু কৰ্মৰাজিৰ জৰিয়তে। তাৰ বাবে তেওঁৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা লোৱাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য।
1: ইমান পৰে শ্ৰোতাসকলে, সম্প্ৰীতি বায়নৰ কথিকা সুন্দৰৰ পূজাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এক সংগ্ৰামী সত্তা শুনিলে। পাঠ কৰিলে মৰমী দেৱীয়ে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু জেম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। প্ৰস্তুত এতিয়া আগবঢ়াইছো শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। অনুষ্ঠানত আজিৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্যৰ তৃতীয় দ্বিখণ্ড। অতিথি হিচাপে উপস্থিত আছে যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী, প্ৰযোজনা স্নেহা পাঠকৰ।
1: নমস্কাৰ আকাশবাণীৰ সমূহ শ্ৰোতাকে, শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। আমাৰ আজিৰ অনুষ্ঠানৰ বিষয়বস্তু যোগাভ্যাস আৰু সুস্বাস্থ্য, আৰু এই বিষয়ে কথা পাতিবলৈ আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই আনিছো যোগ

0: বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তীক। বাইদেউ, আমি ইতিমধ্যে যোৱা দুটা খণ্ডত যোগ দিৱস সম্পৰ্কে বা যোগাসন আমি কিয় কৰিব লাগে, যোগ বুলিলেও আমি কি বুজো, এই সম্পৰ্কে আলোচনা কৰিছোঁ। বাইদেউ, আমি আজিৰ খণ্ডত আলোচনা কৰিবলৈ বিচাৰিছোঁ যে ৰোগ নিৰাময়ৰ বাবে আমি কেনেধৰণৰ আসন কৰিব পাৰোঁ বা যোগাসনে আমাৰ শৰীৰটো ভালে ৰখাত কেনেকৈ সহায় কৰিব পাৰে, এই সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: এনেকুৱা এটা ধাৰণা আছে যে কিবা বেমাৰ হ'লেহে যোগা কৰিব লাগে। যোগা যদি আমি আগৰে পৰা প্ৰথমৰে পৰা কৰি যাওঁ, আমাৰ বহুতখিনি বেমাৰ আজাৰক দূৰত থোৱাৰ বহুত সুবিধা হৈ পৰে। আমি যোগা কৰা মানুহক আপুনি চাব, বৰ সোনকালে তেওঁলোক বেমাৰ নপৰে। বৰষুণত তিতিলে তেওঁলোকৰ চৰ্দি নালাগে, কাহ নহয়। এচিত থাকিলে বেলেগ কথা বাৰু, কিন্তু ৰ'দত গ'লে মূৰৰ বিষ নহয়। কিন্তু যিসকলে নকৰে তেওঁলোকৰ অলপতে বেমাৰ পৰিব, অলপতে কাহ চৰ্দি হয়, সেইটো সাধাৰণতে দেখা যায়। যোগাই আমাৰ যিটো ইমিউনিটি ছিষ্টেম আছে সেইটোক আমাৰ সবল কৰি তোলে। ইমিউনিটি ছিষ্টেম আমাৰ ভাল হ'লে আমাৰ নিজকে বেমাৰ আজাৰৰ পৰা দূৰত থয় আৰু আমাৰ কাম, বেলেগ কাম জীৱনত চলি থাকিবলৈ আমাৰ সুবিধা। বেমাৰ পৰি থাকিলে চব বস্তু পিছফালে পৰি পৰি গৈ থাকে। মানসিকো অশান্তি এটা সৃষ্টি হয় যদি আমাৰ শৰীৰে আমাৰ লগ্নি দিয়ে। এটা অতি চিম্পল সাধাৰণ এটা আমাৰ ফ্লো এটা আছে, সূৰ্য নমস্কাৰ যিটোক কোৱা হয় আৰু বেছ পপুলাৰ, চবেই জানে আজিকালি। চ' সেই সূৰ্য নমস্কাৰ কৰিলে আমাৰ গোটেই বডিৰ কাৰণে বিৰাট ভাল। আমাৰ ইমিউনিটি ভাল, আমাৰ বডি টেম্পাৰেচাৰটো ভাল কৰি তোলে, আমাৰ মেটাবলিজমটো বঢ়াই তোলে আৰু তাৰ লগতে আমাৰ যি মাছলছ আছে সেইখিনিৰো টনিং হয়। আৰু কিছুমানে বহুত সূৰ্য নমস্কাৰ কৰি কৰি ৱেইটো ৰিডিউচ কৰি লয়। অবেচিটি এটা ডাঙৰ এটা আজিকালি বিষয় বহুতে, কাৰণ খান পান মানুহৰ ইমান স্বাস্থ্যৱান নহয় যাৰ কাৰণে অবেচিটিটো বাঢ়ি বাঢ়ি গৈ আছে। সূৰ্য নমস্কাৰ এনেকুৱা এটা ফ্লো যিটোৱে আমাক বহুতখিনি সহায় কৰে এইবোৰ ক্ষেত্ৰত। লগতে মই ক'লো যে আমাৰ মাছল টনিঙো হয়, আমাৰ হাৰ্ট বিট, আমাৰ হাৰ্টৰ স্বাস্থ্যও আমাৰ ভাল হৈ থাকে, আমাৰ যিটো ভিতৰত চাৰ্কুলেটৰী ছিষ্টেম আছে গোটেইখিনি ভাল হয়, আমাৰ উশাহ নিশাহ ভাল হয়। চ' সূৰ্য নমস্কাৰ ইজ এ ভেৰি চিম্পল ফ্ল' যিটো চবেই কৰিবও পাৰে আৰু পপুলাৰো হয়, ক'ৰবালৈ নগৈও নিজেও কৰিব পাৰে। মই শুদ্ধকৈ কৰাটো ইম্পৰ্টেণ্ট, কাৰণ বহুতে অশুদ্ধকৈ কৰে, কৰি তেওঁলোকৰ অকণমান বিষ চিষো হ'ব পাৰে। চ' সেইটো কাৰণে ভালকৈ বুজি লোৱাটো বহুত জৰুৰী আৰু বুজি লোৱাৰ পিছত যেনেকৈ পাৰে আপোনালোকৰ সুবিধামতে কৰি গ'লে বহুত ভাল। দেখা যায় মানুহে ভাবে জিম গ'লে একেই আৰু য়োগা গ'লে কম বডি বনিব আৰু জিমলৈ গ'লে বেছি ভালকৈ বনে। সেইটো কথাত মই তৰ্ক কৰিব বিচৰা নাই, কাৰণ দুয়োটাৰে আমাৰ প্ৰাকৃতিক যিটো নেচাৰ সেইটো বেলেগ। জিমলৈ গ'লে এস্থেটিক লুকটো বেটাৰ হয় আৰু য়োগালৈ আহিলে এস্থেটিক লুকটো ছেকেণ্ডেৰী, কিন্তু আমাৰ যিটো ইণ্টাৰনেল যিটো আমাৰ হেল্থ হয় সেইটো আমাৰ বেটাৰ হৈ যায়। আৰু ইণ্টাৰনেল হেল্থ বেটাৰ হ'লে লগে লগে চব ঠিক হৈ থাকে, বাহিৰৰখিনিও লগে লগে ভাল হৈ হৈ গৈ থাকে। আৰু এটা ডাঙৰ এটা পাৰ্থক্যটো কি হ'ল, আমাৰ যিটো অট'নমাস নাৰ্ভাছ ছিষ্টেম আছে তাত আমাৰ দুটা ভাগ আছে, এটা চিম্পেথেটিক আছে, এটা পেৰাচিম্পেথেটিক আছে। চিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট হয় যেতিয়া আমি হাই ইনটেনচিটি ৱৰ্কআউট কৰোঁ, যেনেকৈ ফুটবল খেলিছোঁ বা দৌৰিছোঁ, ৰান মেৰাথন ৰান কৰিছোঁ বা বক্সিং খেলিছোঁ বা জিমতো হাই ইনটেনচিটি কিবা ৱৰ্কআউট কৰিছোঁ তেনেকৈ। কিন্তু যেতিয়া আমি য়োগা কৰোঁ, য়োগাভ্যাস কৰোঁ, য়োগা আসন কৰোঁ, তেতিয়া আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেমটো আমাৰ এক্টিভেট হয়, যিটোৱে আমাৰ ভিতৰৰ অৰ্গেনছখিনিক আমাক ৰিলাক্স কৰি দিয়ে। আৰু সেইকাৰণে য়োগা কৰাৰ পিছত যদিও আমি কষ্ট কৰোঁ, তাৰপিছত লগে লগে কিন্তু আমি বেছি এনাৰ্জাইজ ফিল কৰোঁ। আৰু য়োগা অকল এনেকুৱা নহয় যে অকল বহিয়েই কৰিব লাগে, বেলেগ বেলেগ ধৰণৰ য়োগা আছে। নিজৰ শৰীৰৰ অনুযায়ী, নিজৰ কেপাচিটিৰ অনুযায়ী, নিজৰ বয়সৰ অনুযায়ী বেলেগ বেলেগ ধৰণৰ যোগা আছে যিটো চবেই কৰিব পাৰে। এনেকুৱা নহয় যে কোনোবাই, বহুতখিনি ক্ষেত্ৰত মই শুনি পাওঁ, ইমান বছৰে শুনি আছোঁ, মোক বহুতে কয় যে মোৰ ফ্লেক্সিবিলিটি ভাল নহয়, মই য়োগা কৰিব নোৱাৰোঁ। তাৰ ইট ইজ একচুৱেলি দ্য অপ'জিট, কাৰণ যদি ফ্লেক্সিবিলিটি ভাল নহয় তেতিয়াহ'লে য়োগা বেছি ইম্পৰ্টেণ্ট কৰে। কিছুমানে ভাবে যে য়োগা কৰিলে সে ক্যা হোগা এনেকে বুলি কয়, জুম্বা ভি কৰা দো এনেকে বুলি কব, ওয়েট লস তো নেই হোগা, মই এনেকুৱা ধৰণৰ য়োগা আছে যিটো কৰিলে ৱেইট লছো হয়, এনেকুৱা ধৰণৰ য়োগা আছে যিটো কৰিলে মানুহ ক্ষীণাই, মানুহ ধুনীয়া হৈ পৰে, মানুহৰ স্বাস্থ্য ভাল হয়, এনেকুৱা য়োগাও আছে যিটো কৰিলে মানুহৰ ভিতৰ অকল ভিতৰৰ অন্তৰংগ ভাল হয়।
0: কিন্তু এইখিনি গৌণ কথা যে আমি ধুনীয়া হৈ পৰোঁ নে শকত হওঁ নে ক্ষীণ হওঁ, আমাৰ মূল উদ্দেশ্য হ'ব লাগে আমাৰ স্বাস্থ্য, শৰীৰটো ভালে থাকিব লাগে, বেমাৰ আজাৰৰ পৰা আমি দূৰত থাকিব লাগে।
1: যদি ব্লাড ৰিপৰ্টটো ভাল আহিছে আই থিংক ইউ শ্বুড বি হেপী উইথ ডেট। যদি ব্লাড ৰিপৰ্ট বঢ়িয়া আহিছে, যদি 5 কিলোমিটাৰ বা 10 কিলোমিটাৰ যদি ভাগৰ নলগাকৈ খোজকাঢ়িব পাৰিছে, যদি বৰষুণত তিতি বেমাৰ পৰি পৰা নাই, সেইখিনি আমাৰ উদ্দেশ্য হ'ব লাগে। কিন্তু আমি যদি আমাৰ নিজৰ শৰীৰৰ যিটো গঠন সেইটো যদি, যোনজন চাকৰিয়াল মানুহ তেখেতে যদি নিজৰ শৰীৰৰ গঠনটো এজন খেলুৱৈৰ লগত যদি কম্পেয়াৰ কৰে তেতিয়াহ'লেতো সেইটো সম্ভৱ নহয়, আৰু সেইটো পাবলৈ গৈ তেওঁ আৰু নিজকে ষ্ট্ৰেছ দিয়ে, নিজকে ষ্ট্ৰেছ দি পেলাই সেইটো গঠন ল'ব বিচাৰে। আজিকালি সেইটোৱে হৈ পৰিছে, কাৰণ চবেই তেনেকুৱা হ'ব বিচাৰিছে। বেয়া কথা নহয়, ভালেই বাৰু, কাৰণ
0: স্বাস্থ্য সচেতন হ'ব লাগে,
1: স্বাস্থ্য সচেতন হ'ব লাগে, কিন্তু ইমানো নহয় যে সেইটোৱে আপোনাক আকৌ বেলেগ ধৰণৰ ষ্ট্ৰেছ এটা দি দিয়ে।
0: হয়, শৰীৰটোনো ভালে ৰাখিবলৈ আমি কেনেধৰণৰ আসন কৰিব পাৰোঁ বা কেনেদৰে আমি যোগাসনৰ জৰিয়তে নিজকে শাৰীৰিকভাৱে ভালে ৰাখিব পাৰোঁ, এই সম্পৰ্কে আপুনি বুজাই দিলে। আশা কৰিছোঁ শ্ৰোতাসকল লাভান্বিত হৈছে। আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে, গতিকে আমি অনুষ্ঠান সামৰিব লাগিব। কিন্তু ইয়াৰ আগেয়ে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, আপোনাৰ ইমানখিনি মূল্যৱান সময় আমাক দিলে আৰু 3টা খণ্ডত আপুনি ইমান সুন্দৰকৈ যোগাসন সম্পৰ্কীয় আটাইখিনি কথা বুজাই দিলে।
1: মোক এই কথাখিনি কোৱাৰ সুযোগটো দিয়াৰ বাবে মই আকাশবাণীক ধন্যবাদ জনাইছোঁ। শেষ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেক বছৰে 21 জুনৰ দিনা আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় আৰু আশা কৰিছোঁ সকলোৱে এই যোগ দিৱসক পাৰ্টিচিপেট কৰিব আপোনালোকসকলে। কিন্তু অকল যোগ দিৱসৰ দিনাই নহয়, বছৰৰ আনকিটা দিনতো যদি আপোনালোকে অকণমান সময় উলিয়াই যোগত মন দিব পাৰে, অলপ সময় দিব পাৰে যোগত, আপুনি লাগিলে খেলুৱৈয়ে হওক বা বক্সাৰে হওক বা ডক্টৰেই হওক বা চাকৰিয়ালেই হওক, যোগ সকলোৰে কাৰণে মূল্যৱান আৰু ষ্টুডেণ্টছেই হওক তেওঁলোকৰ কাৰণে আৰু মূল্যৱান। চ' সকলোৱে যদি অকণমান সময় আপোনালোকে যোগক দিব পাৰে তেতিয়াহ'লে এই গোটেই পৃথিৱীখন যেন অকণমান স্বাস্থ্যৱান হৈ পৰিব। ধন্যবাদ।
0: হয় প্ৰিয় শ্ৰোতা, আপোনালোক আটাই ভালে থাকক, কুশলে থাকক আৰু যোগাভ্যাসক আঁকোৱালি লৈ এক স্বাস্থ্যকৰ জীৱন যাপন কৰক, এয়াই আমাৰ আহ্বান। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় শ্ৰোতা, শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰি শ্ৰোতাসকলে শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত যোগাভ্যাস আৰু সুস্বাস্থ্যৰ 3টি খণ্ড শুনিলে। অতিথি হিচাপে উপস্থিত আছিল যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী, প্ৰযোজনা স্নেহা পাঠকৰ।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।

0: বজা দিনৰ সুবাস
1: এক জুলাইৰ সন্ধিয়া ছয় বাজি ত্ৰিশ মিনিটৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
2: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere।
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত 4-বছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন, দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, অহা 21 দিনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি, আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া, পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ।

0: গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ৰামেশ্বৰ তেলী, বিধায়ক ডঃ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিসমূহৰ জৰিয়তে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই আঁচনিখনে দেশৰ যুৱশক্তিক উৎপাদনক্ষম, আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে।
1: 2014 চনৰ পৰা দেশখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ আঁচনি লৈছে। তাৰ ভিতৰত 2025 চনত আৰম্ভ কৰা এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি। দেশৰ বিভিন্ন হিতাধিকাৰীৰ মাজত ইনচেনটিভ বা উদগনিমূলক সাহায্য বিতৰণ কৰিব। এইখন এখন এনে এখন আঁচনি যি আঁচনিয়ে এমপ্লয়াৰ আৰু এমপ্লয়ি দুয়োকে শক্তিশালী কৰিছে। এখন যুগান্তকাৰী দূৰদৰ্শী আঁচনি আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিপুল সংখ্যক নিয়োগৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰি তোলা।
0: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী FYUGPৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা NEP ৰেডি ৰেকনাৰ 2026 আৰু FYUGPৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰা। এই অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ। এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে। এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা, এইটো নতুন, এইটো প্ৰথমবাৰৰ কাৰণে, য'ত কোৱা হৈছে গ্ৰেজুৱেশ্যনটো 3 বছৰত সকলোৰে হৈ গ'ল, 6টা ছেমিষ্টাৰ সামৰি, কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেশ্যন উইথ অনাৰ্চ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্চ এণ্ড ৰিচাৰ্চ।
0: বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য ডঃ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডীন, শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জনায় আৰু ইয়াক বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। লগতে FAQ বুকলেট প্ৰস্তুত কৰাৰ লগত জড়িত সংশ্লিষ্ট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত চলি থকা সংস্কাৰৰ বিষয়েও আলোকপাত কৰে। তেওঁ পুৰণি আৰু প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পাঠ্যক্ৰমসমূহৰ পুনৰ মূল্যায়ন কৰা, উদ্যোগ প্ৰতিষ্ঠানৰ সহযোগত নতুন পাঠ্যক্ৰম গ্ৰহণ কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ অসমত সম্পূৰ্ণৰূপে উদ্যোগ খণ্ডৰ দ্বাৰা ৰূপায়িত প্ৰথম পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত চলি থকা ছেল্ফ ফাইনেন্সিং কোৰ্চসমূহৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্পষ্ট কৰে।
2: আৰম্ভণিতে ইয়াৰ যিটো 5 বছৰীয়া যিটো প্ৰগ্ৰেম, এইটো এটা ছেল্ফ ফাইনেন্স প্ৰগ্ৰেম আৰু ছাত্ৰ ছাত্ৰী, মই নাভাবো কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্পেক্টাছখন নপঢ়াকৈ নামভৰ্তি কৰিছে বুলি মই নাভাবো। গতিকে নামভৰ্তি কৰাৰ সময়তে তেওঁলোকে জানে যে ইয়াত এটা মাচুল আছে, মাচুলটো দিব লাগিব। নেকি কিজানি ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ কম মাচুল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱা তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়খনে প্ৰায় 3.5 লাখ টকা খৰচ কৰিব লগা হয়। তাৰ বিপৰীতে তেওঁলোকে এটা ছেমিষ্টাৰ প্ৰথম মানে আৰ্টছৰ ক্ষেত্ৰতে 14,000 টকা এটা ৰাখে বা ছায়েন্সত অকণমান বেছি ৰাখিছে আৰু যিটো এমাউণ্ট বিশ্ববিদ্যালয়ে ৰাখিছে সেইটো প্ৰাইভেট বিশ্ববিদ্যালয় বা আন যিবিলাক আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ফিজৰ তুলনাটো ই অতি সামান্য। গতিকে যিহেতু এইটো আৰম্ভণিত তেওঁলোকে নামভৰ্তিতে এটা ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে তেওঁলোকে এডমিশ্যন লৈছে, ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে এইটো চলিব।
0: অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উপাচাৰ্য ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণ দিয়ে। এই ভাষণত ডঃ মহন্তই কয় যে FYUGPৰ চতুৰ্থ বৰ্ষ প্ৰৱৰ্তনৰ ক্ষেত্ৰত থকা বাস্তৱধৰ্মী প্ৰশাসনিক আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰ কৰা উচিত। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
3: ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাৰ ডি আৰ ডি এৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ 200+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে হয় যোগাচাৰ্য ৰুবুল মিশ্ৰই প্ৰতিযোগিতা পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সুবিধা লাভ কৰিব বুলি যোগাচাৰ্য শ্ৰীমিশ্ৰই আশা প্ৰকাশ কৰে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি এইদৰে কয়।
4: গোৱালপাৰা জিলাও আমি প্ৰগ্ৰেম অনুষ্ঠান ৰাখিছো। 21 তাৰিখৰ দিনাখন সমজুৱা য়োগা কৰা হ'ব। তাৰ আগতে আমি স্কুলৰ ল'ৰা ছোৱালীবিলাকক অলপ পপুলাৰাইজ কৰিবৰ কাৰণে এটা কম্পিটিশ্যন পতা হৈছে। সেই কম্পিটিশ্যনটোত আমি 4টা ভাগত কৰিছোঁ। 1-10 বছৰ, 11 বছৰৰ পৰা 20 বছৰ, 21 বছৰৰ পৰা 35 বছৰ আৰু 35 বছৰৰ পৰা এবভ। দেখা গৈছে সকলো স্তৰৰ যি বয়সৰ লোক আছে সকলোৱে উল্লাসেৰে তেওঁলোকে পাৰ্টিচিপেট কৰিব আহিছে। হেল্থ ডিপাৰ্টমেণ্টে যোনটো ইনিচিয়েটিভ লৈছে প্ৰশংসনীয় আৰু তেওঁলোক ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ আহিছে কৰিছে আৰু আমি এই গোটেই ইয়াৰ যোনটো ৰিজাল্ট হ'ব এই ৰিজাল্টটো আমি সমজুৱাকৈ 1 তাৰিখে আমি বিতৰণ কৰিম।
3: চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজল গাঁৱৰ পেৰেড গ্ৰাউণ্ডত অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত সংগীতা চৰকাৰে উদ্বোধন কৰে। মুঠ 4টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত 75 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। দৰং জিলা প্ৰশাসনে আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা স্বাস্থ্য সমাজ দৰঙৰ সহযোগত 21 জুনত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে মঙলদৰ সৈনিক ভৱনত 21 জুনৰ পুৱা 6 বজাৰ পৰা বিশেষ যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পৰ্যায়ৰ এখন যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাই এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভাৰ্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে। আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন 23 জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলভ্য কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত আজিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। ইপিনে নগাঁও জিলাৰ 13টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। চিৰাং জিলাতো আজিৰে পৰা দুদিনীয়াকৈ চিডলি চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ডভিত্তিক কাজলগাঁও বজাৰ গৃহ আৰু বড়ো বজাৰ VCDCৰ কাৰ্যালয়ত বিকশিত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাতো 18-20 জুনলৈকে 3দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ সকলো উন্নয়ন খণ্ডতে জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীক নতুনকৈ সজাই পৰাই তুলিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ উপৰি ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহো ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ 1 নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় শালনিবাৰীৰ বায়ুসেনা ঘাটি, তেজপুৰৰ 2 নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, সোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা বা অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্ৰৱেশ ফটোগ্ৰাফী, ভিডিঅগ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী, সুৰক্ষা, জিম্মা আৰু পৰিবহণত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা 18 জুনৰ পৰা 21 জুনৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ 100 মিটাৰ ব্যাসাৰ্ধত একেধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰীক্ষাত নিয়োজিত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াক সচেতন হ'বলৈ নিৰ্দেশ দিয়ে। পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থীয়ে কোনোধৰণৰ বৈদ্যুতিন সামগ্ৰী নিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী আগবঢ়াব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা ছিয়াটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱাত এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত 4-বছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অহা 21 দিনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি। আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া, পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল।
5: प्रधानमंत्री नरेंद्र मोदी ने आज नई दिल्ली में एक समारोह में प्रधानमंत्री विकसित भारत रोजगार योजना के अंतर्गत 2400 करोड़ रुपए की प्रोत्साहन राशि का वितरण किया। यह वितरण योजना के कार्यान्वयन में एक महत्वपूर्ण उपलब्धि है। प्रधानमंत्री ने कहा कि 21वीं सदी में अवसर उन्हीं देशों के होंगे जो कुशल प्रतिभाओं का पोषण करेंगे, नवाचार को बढ़ावा देंगे और गुणवत्ता के उच्चतम मानकों को बनाए रखेंगे। श्री मोदी ने कहा कि आने वाले वर्षों में भारत के युवा वैश्विक विकास, नवाचार और उद्यमिता को गति देने में अग्रणी होंगे। श्री मोदी ने कहा कि इस योजना का उद्देश्य पहली बार रोजगार पाने वालों को सशक्त बनाना और युवाओं तथा उद्योग के बीच सेतु का निर्माण करना है।
6: दुनिया भारत के युवाओं की क्षमता को भली भांति पहचानने लगी है और ऐसे समय में हमारी कोशिश है कि भारत का हर युवा अपनी क्षमता को अवसर में बदल सके और इसी सोच के साथ प्रधानमंत्री विकसित भारत रोजगार योजना का आरंभ हुआ।
5: प्रधानमंत्री ने बताया कि इस योजना से बड़ी संख्या में रोजगार सृजन हुआ है।
6: प्रधानमंत्री विकसित भारत रोजगार योजना के सहयोग से अब तक करीब 70 लाख जॉब सृजित हुई है। करीब 20 लाख युवा अपनी पहली नौकरी के 6 महीने पूरे भी कर चुके हैं। 2000 करोड़ रुपए से अधिक की राशि सीधे उनके बैंक खातों में पहुंची है। यह राशि केवल आर्थिक सहायता नहीं है, यह उनके परिश्रम का सम्मान है।
5: श्री मोदी ने कहा कि भारत के युवाओं की आकांक्षाएं, कौशल और क्षमता के विकसित भारत का मार्ग प्रशस्त करती हैं। गृह मंत्री अमित शाह ने कहा कि आपराधिक न्याय प्रणाली को देशवासियों के लिए संविधान द्वारा प्रदत्त अधिकारियों को प्राप्त करने का एक उपयुक्त साधन बनाने का समय आ गया है। नई दिल्ली में एक सम्मेलन में उन्होंने कहा कि देश की यह प्रणाली परिवर्तन के दौर से गुजर रही है और समकालीन आवश्यकताओं को पूरा करने के लिए इसे व्यवस्थित रूप से अद्यतन किया गया है। रक्षा मंत्री राजनाथ सिंह ने कहा कि भारत का रक्षा उत्पादन लगातार बढ़ रहा है। वर्ष 2014 में देश का रक्षा उत्पादन 46,000 करोड़ रुपए था। पिछले वित्तीय वर्ष में यह बढ़कर 1,78,000 करोड़ रुपए से अधिक हो गया है। महाराष्ट्र के नागपुर में एक कार्यक्रम में रक्षा मंत्री ने कहा कि वर्ष 2014 से पहले रक्षा निर्यात केवल 1,000 करोड़ रुपए का था, अब यह बढ़कर लगभग 40,000 करोड़ रुपए हो गया है। विदेश मंत्री सुब्रमण्यम जयशंकर ने कहा कि देश में पासपोर्ट सेवा अब तेज, सुरक्षित और सभी के लिए आसानी से उपलब्ध हो गई है। नई दिल्ली में क्षेत्रीय पासपोर्ट अधिकारियों के वार्षिक सम्मेलन में उन्होंने कहा कि अब देश के दूर दराज इलाकों तक पासपोर्ट सेवाएं पहुंच रही हैं। विदेश मंत्री ने कहा कि यह बदलाव डिजिटल शासन की सफलता का प्रमाण है। पर्यावरण मंत्री भूपेंद्र यादव ने कहा कि पिछले 12 वर्षों में देश की सोच में बड़ा बदलाव आया है। देश की सोच विश्वास, विकास और जन कल्याण द्वारा परिभाषित होकर बेहतर शासन मॉडल की ओर अग्रसर हो रही है। गुजरात के गांधीनगर में उन्होंने कहा कि सरकार ने गरीबों तक महत्वपूर्ण संसाधनों को सीधे पहुंचाने के कार्यों को पूरा किया है। दिल्ली उच्च न्यायालय ने नीट यूजी की पुनर्परीक्षा के पहले टेलीग्राम को आंशिक रूप से प्रतिबंधित करने के सरकार के निर्णय को सही ठहराया है। न्यायालय ने कहा कि केंद्र सरकार के पास रोक लगाने के पर्याप्त कारण थे और कानून की प्रक्रिया का ठीक से पालन किया गया है। मौसम विभाग ने कल तक पश्चिम बंगाल में हिमाचल के तराई क्षेत्रों, बिहार, तमिलनाडु, पुदुचेरी, कराईकार और देश के उत्तर पूर्वी हिस्सों में मूसलाधार बारिश का अनुमान व्यक्त किया है। हिमाचल प्रदेश, जम्मू कश्मीर, लद्दाख, गिलगित मुजफ्फराबाद और उत्तराखंड में आज बिजली चमकने और ओले पड़ने की संभावना है। अश्मिता चालिया मकाऊ ओपन बैडमिंटन के महिला सिंगल सेमीफाइनल में पहुंच गई हैं। क्वार्टर फाइनल में आज अश्मिता ने कोरिया की किम मिन सन को हराया। सेमीफाइनल में कल उनका सामना कोरिया की पार्क गा यून से होगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
7: दिस इज आकाशवाणी। The news read by Sarabjit Kaur. Prime Minister Narendra Modi today dispersed incentives worth 2,400 crore rupees under the Pradhan Mantri Vikasit Bharat Rozgar Yojana PMVBRY at a function in New Delhi. This dispersal marks a significant milestone in the implementation of the PMVBRY, which is the government's flagship employment-linked incentive scheme aimed at accelerating job creation, enhancing employability, and expanding social security coverage across sectors. The incentive has supported the creation of 15 lakh employment opportunities across the country. Speaking on the occasion, the Prime Minister said, in the 21st century, opportunities will belong to nations

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্টজ আৰু ডি এৰ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। অতিথি হিচাপে উপস্থিত আছে উদীয়মান অভিনেত্ৰী আৰু নৃত্যশিল্পী হৰ্ষিতা ৰায়চৌধুৰী, আদৰিব প্ৰাণজিত প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতালৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আন্তৰিক আদৰণি জনাইছো আৰু আৰম্ভ কৰিবলৈ লৈছো আজিৰ ন প্ৰতিভা অনুষ্ঠান। নতুন প্ৰতিভাক আদৰা আৰু সেই নতুনক এখন মঞ্চ দিয়া বা সেই নতুনৰ বতৰা দিবলৈ আকাশবাণী গুৱাহাটী ডাকোৱালৰ ভাও দিবলৈ সদায় প্ৰস্তুত। আৰু আজিও অনুষ্ঠানত এগৰাকী নতুনক আমন্ত্ৰণ কৰি আনিছোঁ। সেই নতুনৰ চিনাকি, নতুনৰ খবৰ, নতুনৰ প্ৰতিভাক আপোনালোকৰ ওচৰলৈ লৈ যোৱাৰ সম্ভৱপৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া আমাৰ অনুষ্ঠান ন প্ৰতিভা আৰু অনুষ্ঠানত আজিৰ অতিথি হৰ্ষিতা ৰায়চৌধুৰী, এগৰাকী নৃত্যশিল্পী, এগৰাকী অভিনেত্ৰী। অনুষ্ঠানলৈ তোমাক আদৰণি জনাইছোঁ আৰু কেনেকুৱা লাগিছে আকাশবাণী গুৱাহাটীত আহি, কেনেকুৱা লাগিছে বৰ্তমান উপস্থিত থাকি অনুষ্ঠানত?
2: ধন্যবাদ প্ৰাণজিত দাদা, তুমি মোক ইয়ালৈ মাতি আনিলা, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এয়া মোৰ প্ৰথম অভিজ্ঞতা আচলতে ইয়ালৈকে অহা, খুব ভাল লাগিছে। অকণমান ভয়ো লাগিছে, কি ক'ম কি নক'ম মই নাজানো।
1: ভয় কৰিবলগীয়া আচলতে একো নাই, যিহেতু আমাৰ পুৰণি চিনাকিও আছে, গতিকে মই ভাবোঁ যে সেই চিনাকিখিনিয়ে তোমাক সহায় কৰিব এই অনুষ্ঠানটিত।
2: ময়ো তাকে আশা কৰিয়ে আহিছোঁ বাৰু।
1: এতিয়া যিহেতু মই অনুষ্ঠানৰ আৰম্ভণিতে তোমাৰ পৰিচয় কৰি দিছোঁ, পৰিচয় কৰাই দিওঁতে তোমাক কৈছোঁ যে তুমি এগৰাকী অভিনেত্ৰী, এগৰাকী নৃত্যশিল্পী। আৰু এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যে তুমি, তোমাক এগৰাকী অভিনেত্ৰী বুলি ক'লে ভাল পোৱা নে এগৰাকী নৃত্যশিল্পী বুলি ক'লে ভাল পোৱা?
2: মই আচলতে নিজকে নৃত্যশিল্পী বুলি ক'লে অলপ বেছি ভাল পাম, কিন্তু এইটো নুবুজায় যে মই অভিনেত্ৰী বুলি ক'লেও বেয়া পাম, কিন্তু দুৰ্বলতাটো অকণমান নৃত্যৰ প্ৰতি বেছি।
1: মই যিমানখিনি জানো তুমি সত্ৰীয়া নৃত্যশৈলীটোৰ লগত তুমি জড়িত হৈ আছা বহু বছৰৰ পৰা, মই যদি সৰুৰে পৰা বুলি কওঁ তেতিয়াও ভুল নহয়। ইয়াৰ উপৰিও তুমি অন্যান্য বিশেষ যি নৃত্যশৈলী আছে তাৰ সৈতেও জড়িত হৈ আছে, বিহু বা অন্যান্য আৰু যি বেলেগ বেলেগ শৈলী আছে, এই তোমাৰ যিটো নৃত্যৰ লগত সম্বন্ধ ঘটিল, সেই সম্বন্ধটো কেনেকৈ ঘটিল তাৰ বিষয়ে যদি তুমি জনোৱা, তোমাৰ নৃত্যৰ যিটো যাত্ৰা?
2: আচলতে মই একদম আৰম্ভণিতে, প্ৰথম মই 2005 চনত আৰম্ভ কৰা। মোৰ মা দেউতা আচলতে তেওঁলোক খুব আগ্ৰহী কালচাৰেলি, মানে খুব, আৰু আমাৰ ঘৰৰ কোনো তেনেকৈ, মানে আমাৰ দেউতাৰ ফালেও হওক বা মাৰ ফালেও হওক, তেনেকৈ কোনো নাচৰ লগত বা কালচাৰেলি কোনো এক্টিভ নহয়। কিন্তু নাজানো মাহঁতে কেনেকৈ কি দেখিলে মোৰ গাত, হয়তো এই যে কয় টিভিটোত কিবা লগাই থ'লে গাটো অকণমান নাচু নাচু কৰে, তেনেকৈ কিবা চাগে দেখিলে। দেখি মোক গণেশগুৰিত আমাৰ জিমলি গগৈ মেমৰ এখন স্কুল আছে, ডান্সৰ স্কুল, গন্ধৰ্ব কলাকেন্দ্ৰ, তালৈকে মোক লৈ গৈছিল প্ৰথম 2005 চনত। আৰু তেতিয়াৰ পৰাই মই প্ৰথম আচলতে বিহু শিকিছিলোঁ, আৰু বিহু শিকাৰ লগে লগে মেমে কৈছিল যে তাইক সত্ৰীয়াটোতো দিব পাৰি। তেনেকৈ 2006 চনৰ পৰা মই সত্ৰীয়া আৰম্ভ কৰোঁ। আৰু আচলতে সেইখিনি সময়তেই মোক দেউতায়ো খুব কেনেকৈ নাজানো কেনেকৈ গম পাইছিলে, ওড়িশাৰ এটা অনুষ্ঠান পাইছিলে, তেনেকৈ প্ৰথম মোৰ নেশ্যনেল কম্পিটিশ্যন বুলি মই তালৈকে গৈছিলোঁ। আৰু সেই প্ৰথমবাৰতেই নাজানো, সৰু কাৰণেই, মইতো তেনেকৈয়ে ভাবোঁ যে সৰু কাৰণেই মৰম লাগি, মানে বিহু নাচি উঠাৰ পিছত আৰু তাৰে যোনজন চিফ গেষ্ট আছিলে মোক এনেকৈ দাঙি লৈ মাইকত মানে এনাউন্স কৰি, মানে মই ক'ৰ পৰা আহিছোঁ কি কৰোঁ, মানে সেইবোৰ সুধিছিলে। আৰু সেয়া মোৰ প্ৰথম নাচৰ স্মৃতি, আৰু তেতিয়াৰ পৰাই এতিয়া লাগি আছো আৰু নাচৰ লগত।
1: এতিয়াৰ সময়খিনিৰ কথা কোৱাচোন।
2: এতিয়া আচলতে মই ৰিচেণ্টলি, মই আচলতে মাষ্টাৰ্ছ এই মে' মাহত, জুনৰ মাহত মই শেষ কৰিলোঁ। পঢ়াৰ লগে লগে নাচ লৈ যোৱা অকণমান অসুবিধা হয়, কিন্তু তাৰ মাজতো মই আমাৰ, মই কটন ইউনিভাৰ্চিটিৰ পৰা যিহেতুকে মাষ্টাৰ্ছ কৰি আছিলোঁ, মই ইউথ ফেষ্টিভেললৈকে গ'লোঁ। তাৰে পৰা তাত মই নৰ্থ ইষ্ট জোনত 4th পজিশ্যনত আহিলোঁ চ'লো, আৰু লগতে ক্ৰিয়েটিভত আমি গ'ল্ড লৈ পেলাই আমি নেশ্যনেলজলৈকে গ'লোঁ, আৰু বিহুত আমি 3rd পজিশ্যন পালোঁ নেশ্যনেলজত।
1: যিহেতু তুমি মা আৰু দেউতাৰ কথা ক'লা,
2: হয়,
1: এইখিনি তোমাক সুধিবলৈ বিচাৰিছোঁ যে তোমাৰ ঘৰখনে তোমাক খুব সহযোগ কৰে,
2: হয়,
1: প্ৰত্যেকটো ক্ষণতে তোমাৰ সৈতে মা অহা যোৱা কৰি থাকে,
2: হয়,
1: তোমাৰ ঘৰখনৰ কথা কোৱাচোন, কি ধৰণে তোমাক তোমাৰ অভিভাৱকে আগুৱাই লৈ আহিলে?
2: হয়, মই ইয়াৰে, মই গুৱাহাটীতে মোৰ জন্ম, আমাৰ দেউতাহঁতৰ, আমাৰ জইণ্ট ফেমিলি আচলতে। সৰুৰে পৰাই মানে পেহীহঁতে মানে এনেকৈ লগ পালে মানে যেতিয়া গম পায় যে মই অকণমান নাচত বেছিকৈ ইনভল্ভ হৈছোঁ, এখন বিহু নাচনী এগৰাকীৰ ফটো আমাৰ পেহীহঁতৰ ঘৰত থোৱা আছে, সদায় মোক হাতখন ধৰি এতিয়াও মানে ঘৰলৈকে পেহীহঁতৰ ঘৰলৈকে গ'লে মোক লৈ গৈ সেই ফটোখনক চাই পেলাই কয় তুমিও কিন্তু বিহু সম্ৰাজ্ঞী হ'ব লাগিব, এটা ডাঙৰ সপোন তেওঁলোকে তেওঁলোকৰ মাজত ৰাখি থৈ দিছে। সেই তেনেকৈ সৰুৰে পৰা মায়ে ধৰক নাজানে বিহু সত্ৰীয়া একদম প্ৰপাৰলি যদিও শিকা নাই, যেতিয়া মই ঘৰতে আখৰা কৰোঁ উৰাটো হৈছে নে নাই, হাতখন মই আধৰুৱাকৈ থ'লেও মানে নাই তই এনেকৈ কেনেকৈ কৰিব পাৰ এইটো হ'ব নোৱাৰে, বা মেমৰ ওচৰত গৈ যদি মই ঘৰত ৰিহাৰ্চেল নকৰোঁ সেইবোৰ কয়। আৰু লগতে দেউতাই খুব যদিও ঘৰত সময় দিব নোৱাৰে, এই ধৰক বিহুৰ প্ৰগ্ৰেমবিলাক কৰিলে ৰাতি যেতিয়া হয় মোক অনা নিয়া কৰাৰ সদায় সদায় উৎসাহ দি আহিছে। কিন্তু তাৰে মাজতে 2016 চনত মই দেউতাক হেৰাওঁ, তাৰপিছত বহুতখিনি অসুবিধা হৈছে, মানে মাজে মাজে এনেকুৱাও লাগিছে কি যে নকৰোঁ নেকি, বাদ দি দিওঁ, অকল পঢ়া শুনাতেই লাগি থাকোঁ। কিন্তু নাই, মায়ে কেতিয়াও হাৰ মনা নাই, লগতে মোৰ ঘৰৰ মানুহখিনিও। মই ভাবিছিলোঁ 9-10 পোৱাৰ পিছত চাগে, যিহেতুকে দেউতা নোহোৱা হ'ল তেতিয়া মোৰ দেউতাৰ ফালৰ মানুহখিনিয়ে মোৰ পঢ়াখিনি চালে, সেই চাওঁতে ভাবিছিলোঁ চাগে ক'ব নাচ গান অলপ বাদ দিয়া, কিন্তু নাই, সদায় মানে সদায় এটা কথাই কয় কি যে পঢ়া শুনাৰ লগতে তুমি নাচ গান কিন্তু লগত লৈ যাবই লাগিব, আৰু সদায় মানে কিবা এটা কৰিলেও মানে খুব ভাল পায় আৰু মানে ঘৰত, আৰু যদিও চেলিব্ৰিটি হোৱা নাই মানে চবেই ঘৰতে মানে একদম তেনেকৈ কয় আৰু, খুব মৰম আদৰ কৰে। আৰু সেইকাৰণেই চাগে আজি এই পৰ্যায়তো মনটোত হাৰ মানিলেও ঘৰখনৰ বাবেই চাগে মই আগবাঢ়ি যাবৰ কাৰণে উৎসাহ পাওঁ।
1: এতিয়া মনটো পূৰা স্থিৰ হৈছেনে? মই এতিয়া সাহসী হৈছোঁ বা মই এতিয়া নিজকে আগবঢ়াই লৈ যাবলৈ বহুখিনি সাজু হৈছোঁ, এই ভাৱটো আহিছেনে?
2: আহে, সেইটো সদায় আছিলেই, মানে এই যে কয় অন্তৰ নিভৃত কোণত, সেই বিশ্বাসটো আচলতে সদায় মোৰ আছেই। যদিও যেতিয়া সেই পৃথিৱীখনলৈ, নাচৰ পৃথিৱীখনলৈ যাওঁ, চবকে দেখোঁ চবেই ইমান কষ্ট কৰিছে, পৃথিৱীখন খুব কম্পিটিটিভ আজিকালি, আৰু ইমান ইনোভেটিভ কাম সকলোৱে, সৰু ডাঙৰ মোতকৈ বয়সত সৰু যেতিয়া মই চাওঁ ইমান ধুনীয়া কামবোৰ কৰে তেতিয়া ভয় লাগে, কিন্তু জানো যে ক'ৰবাত মই পাৰিম, সাজু হৈছোঁ বুলি ক'ব নোৱাৰোঁ, কিন্তু মই জানো যে মই পাৰিম।
1: মোৰ প্ৰশ্নটোৰ আচলতে অৰ্থ সেইটোৱে আছিলে যে সময় সকলোৰে আহিব,
2: হয়
1: এদিন ভাল সময় আহিব বা তোমাৰো এদিন সময় আহিব, সেই বিশ্বাসখন তোমাৰ গঢ় লৈছেনে? মই সেইটো কথাই সুধিছোঁ।
2: হয়, লৈছে, একদম লৈছে, সৰুৰে পৰাই আছেই মানে সেইটো বিশ্বাস চাগে, আৰু মা দেউতা তাৰ আঁৰত।
1: তোমাৰ মাৰ কথা জানিবলৈ বিচাৰিছোঁ, যিহেতু মই খুব কমেই লগ পাইছোঁ, তথাপিও যেতিয়াই লগ পাইছোঁ তোমাৰ লগত প্ৰত্যেকটো অনুষ্ঠানত, প্ৰত্যেকটো জেগাত, প্ৰত্যেকটো ক্ষণত তোমাৰ লগতে একেলগে সহযোগ কৰি আহিছে।
2: হয়, আচলতে প্ৰাণজিৎ দাদা, এই দুটা শব্দ মা দেউতা বুলি ক'লে অকণমান আৱেগিক হৈ যাওঁ, মই খুবকৈ নকওঁ, নেদেখুৱাও মই মানুহৰ আগত, আচলতে প্ৰত্যেকটো খোজতেই মাৰ সহায় সদায় আছে, মানে খুব কাজিয়া লাগোঁ দেই মা আৰু মই অহাৰ আগতো, মানে বেলেগ একো নাই, কাপোৰটোৱে মানে সৰু সৰু বস্তুৰ পৰা, কাপোৰটোৱে তই ভালকৈ কেলেই পিন্ধি যোৱা নাই, আজি ইমান ধুনীয়া ঠাই এখনত যাবি, তই কাণফুলি এযোৰ নি, মই মানে ইমান খুব কাজল আইলে নাই এইবিলাক ইমান এটা ভাল নাপাওঁ, কিন্তু মানে মায়ে সেইখিনিৰ পৰাও এই যে ওলাই যোৱা, মানে এতিয়া নোৱাৰে অকণমান কম সময় মায়ে দিব পাৰে, কিন্তু সেই ষ্টেজখনত যেতিয়া নাচি থাকোঁ দেউতা থকালৈ, আৰু মই যেতিয়া নাচি থাকোঁ মায়ে কেমেৰাটো লৈ ৰৈ থাকে আৰু, আৰু তাৰে মাজৰ পৰা মই মানে ষ্টেজৰ পৰাই মাক চাওঁ, যদি মায়ে মানে হাঁহি দিছে কেমেৰাটো লৈ পেলাই, অঁ তাৰমানে মই কিবা এটা ঠিক কৰি আছোঁ। কিন্তু যেতিয়া সময়বোৰ সলনি হ'ল, লাহে লাহে যেতিয়া মই মাক এনেকৈ প্ৰথম যেতিয়া মাক মই দেখা নাই আৰু, তেতিয়া মোৰ খুব বেয়া লাগিছিল, কিন্তু মই নিজে একচেপ্ট কৰি লৈছিলোঁ কি যে এয়াই মোৰ এতিয়াৰ সত্য, আৰু এইখিনিৰ লগতে মই এনেকৈ চলি যাব লাগিব আৰু, তেনেকুৱা আৰু। খুব পজিটিভ, খুব পজিটিভ এৰি দিবলৈ, মানে প্ৰত্যেকটো সময়ত ফোন কৰিয়েই থাকিব, ক'ত আছো, এইটো ঠিককৈ হ'ল নে নাই।
1: এইখিনি সময়ত তোমাৰ প্ৰতিভাৰ উমান আচলতে মই আমাৰ শ্ৰোতাসকলক দিবলৈ বিচাৰিছোঁ। তুমি বিহু নাচি ভাল পোৱা বা বিহুৰ লগত বহু সময়ৰ পৰা জড়িত হৈ আছা, সেই কথাটো ইতিমধ্যে শ্ৰোতাসকলে গম পালে, কিন্তু মই তোমাৰ পৰা এই সময়ত এইটো বিহু নাম বা যোজনা যদি কিবা এটা শুনিবলৈ পাওঁ, মই বুলি নহয় আমাৰ শ্ৰোতাসকলৰ বাবে আচলতে যদি তুমি কিবা এটা শুনাই দিয়া।
2: হয়, মই এটি যোজনা আৰু বিহুৰ নাম এফাকি গাই দিম।

0: ধন্যবাদ।
1: মই আচলতে তুমি যিহেতু নৃত্যশিল্পী বুলি ক'লে বেছি ভাল পোৱা, সেই কথাটোৰ প্ৰতি মোৰ সম্পূৰ্ণ সন্মান ৰাখিয়ে সেই কথাটো আৰু অকণমান বেছি ভিতৰলৈ জানিবলৈ বিচাৰিম। যিহেতু মই নাজানো, মই জানিব বিচাৰিছোঁ আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় ভাল পাব। সত্ৰীয়া নৃত্যটো এতিয়াতো এটা শাস্ত্ৰীয় নৃত্যই হ'ল, এই গোটেই শৈলীটোক তুমি কি ধৰণে চাইছা? মানে এই সত্ৰীয়া নৃত্যটোৱে আচলতে অসমৰ যিটো পৰিচয়, সেই পৰিচয়টোক কিদৰে দাঙি ধৰিছে বুলি ভাবা?
0: ওৱান অফ

0: 48 ক্লাছিকেল ডান্সেছ বুলি কয়, আমাৰ শাস্ত্ৰীয় নৃত্য আঠটাৰ ভিতৰত আমাৰ সত্ৰীয়াটো পৰে, সত্ৰীয়া নৃত্যটো। সেইটো হিচাপত খুব ভাল লাগে। আজিকালিতো সকলোৱে ইমান ধুনীয়াকৈ, আমাৰ নতুন যোনখিনি ছিনিয়ৰ বা হওক, আমাৰ গুৰু যতীন গোস্বামী ছাৰ হওক, ঘনবৰা ছাৰ হওক, তেওঁলোকে বহুতখিনি কাম কৰি গৈছে, কণ্ট্ৰিবিউশ্যনছ বহুত আছে আমাৰ সত্ৰীয়াৰ নাচখিনিৰ ওপৰত। তথাপিতো তাৰ মাজতো এতিয়াও কিছুমান বস্তু ধৰক শুদ্ধভাৱে শিকিব গ'লে প্ৰত্যেকখন সত্ৰৰ নাচবোৰ বহুত বেলেগ বেলেগ। সেইখিনি বস্তুলৈ অকণমান দুধুৰ মধুৰ আমি হৈ থাকোঁ, আমাৰ যোনটো জেনেৰেশ্যন, আৰু সেইখিনিৰ অকণমান ভয় লাগে। আৰু কিছুমান বস্তু আজিকালি ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়াৰ যুগ, ইনষ্টা ফেচবুকৰ থ্ৰুদি সত্ৰীয়াটো হয়, জনাজাত হৈছে, সকলোৱে জানে। কিন্তু তাৰ মাজতো এটা ভয় এইটো থাকে কি যে বিকৃত ৰূপ ল'ব নেকি, বেছি মডাৰ্নাইজ হৈ পেলাই, সেইটো মোৰ অকণমান এটা ভয় আছে।
1: এইটো কথা আচলতে জানিবলৈ বিচাৰিছোঁ যে তুমি যে ক'লা প্ৰত্যেকখন সত্ৰৰে নাচত কিছু কিছু কিছু অমিল আছে, বা কিছু অকণমান যিটো তাৰ পৰিৱেশন শৈলী তাত অকণমান বেলেগ বেলেগ হয়, সেই আচলতে যিটো অমিল হয় বা যিটো বেলেগ বেলেগ হয় বুলি কৈছা, কেনেকৈ পৃথক হয়?
0: সৰুকে যদি উদাহৰণ দিওঁ, এতিয়া বৰপেটা সত্ৰৰ নাচখিনি আমাৰ মাজুলীৰ সত্ৰৰ নাচখিনি অকণমান পৃথক হয়। বাহাৰ নাচ, কৃষ্ণ নৃত্য, নাদুভংগী নৃত্য, এইবিলাক সত্ৰীয়াৰ যোনখিনি নৃত্যৰ মেইন যোনখিনি নাচ বুলি কয়, সেইখিনিৰ মাজত অকণমান পাৰ্থক্য দেখা পোৱা যায়। আনকি মাজুলী সত্ৰৰো যোনকেইখন সত্ৰ আছে তাৰে মাজতেই নাচবোৰ বা নাচৰ আমি কওঁ সঁচাৰ ভাঙনি, সেইবোৰ বস্তুত বহুত বেলেগ তালমান লৈৰো মানে বহুত বেলেগ বেলেগ থাকে। সেইটো কাৰণে কি হয়, যেতিয়া আমি কৰ্মশালাবিলাক কৰোঁ তেতিয়া এজন গুৰুৱে ক'ব, নহয় এইটোহে শুদ্ধ বা এইটোহে মানে এইটো ভুল, তুমি এনেকৈ কিয় কৰিছা। আনকি কম্পিটিশ্যনবিলাক কৰিব গ'লেও আমাক যেতিয়া আমি সুধোঁ যে আমাৰ ক'ত ভুল হ'ল, তেতিয়াও মানে এইবোৰ মানে কথা কোৱা হয় যে তোমাৰ এইখিনি এইটো ভুল গৈছে। কিন্তু যেতিয়া মই শিকা গুৰুজনৰ ওচৰত সেইখিনি কথা সোধা হয় তেতিয়া কয় কি যে নহয় আমি সৰুৰে পৰা এনেকেই শিকিছোঁ, এনেকুৱা হয়। সেইবোৰ বস্তু আচলতে মই নিজেও আমাৰ যোন যতীন ছাৰ হওক, ঘনবৰা ছাৰ হওক, তেওঁলোকৰ আগতো এইখিনি কথা ৰখা হৈছে, তেওঁলোকে কৈছে এইখিনিৰ ওপৰত কিবাটো ডেফিনেটলি কৰিব লাগিব। আৰু কিন্তু মই মোৰ ফালৰ পৰা এইটো ভাবোঁ যে যেনেকৈ কথক হওক আৰু এনেকৈ বেলেগ বেলেগ নাচৰ মানে ঘৰানা থাকে, সেই ঘৰানাৰ নিচিনা য'ত মানে গোটেইখিনি বস্তুৱে একচেপ্টেবল হৈ যায়, তেনেকৈ যদি আমাৰ সত্ৰীয়াটো কিবা এটা কৰিব পৰা যায়, মই নাজানো, মই শুদ্ধ নহ'বও পাৰোঁ, মই নিজেহে ভবা এটা চিন্তা আৰু এইটো।
1: অৱশ্যে মই এই কথাটো প্ৰথমবাৰ শুনিছোঁ, প্ৰথমবাৰ জানিছোঁ। মই এনেই জানো যে যিটো সংগীত পৰিৱেশনৰ শৈলী সেইটো প্ৰত্যেক সত্ৰৰে বেলেগ বেলেগ হয়, যিহেতু বৰপেটাৰ ফালৰ মানুহে বৰগীতটো যিদৰে গায়, নগাঁৱৰ সত্ৰৰ মানুহে ঠিক একেধৰণে
0: নাগায়, হয়।
1: কিন্তু নৃত্যৰ ক্ষেত্ৰতো যে সেইটো বেলেগ।
0: আৰু আজিকালি এইটো বস্তু অকল সত্ৰীয়া বুলিয়েই নহয়, বিহুটো দেখা পোৱা যায়, সেইটো লৈও মোৰ এটা প্ৰশ্ন আৰু। আজিকালি এইবোৰ মানে লিখিবলৈও ভয় লাগে, কথা এটা ক'লেই আজিকালি কণ্ট্ৰভাৰ্চি হৈ যায়। বিহুৰ ক্ষেত্ৰতো আগতে যেতিয়া সৰু থাকোঁতে আমি বিহু শিকোঁ, বিহুটো ফ'ক ডান্স, তাত কেলকুলেশ্যন নাথাকে বুলি কৈছিলে আৰু যেতিয়া শিকায় আমাক। কিন্তু আজিকালি দেখা পোৱা যায় সেইবোৰ বস্তুটো মানে হাতখন গগনা আৰণি, গগনাৰ যোনটো মকৰা বুলনি নাচ, সেই নাচখিনিটো এটা ডিষ্টেন্স এটা মেইনটেইন কৰিহে হাতখন মেলিব পাৰি। সেইবোৰ বস্তু যেতিয়া এতিয়া নতুনকৈ শুনো আৰু এনেকুৱা লাগে বিহুৰ লগত মানে যিখিনি শিকি মই স্কলাৰশ্বিপটো পালোঁ চাগে সেয়া সকলো ভুলেই আছিল নেকি, সেই তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক নতুনকৈ আহিব ধৰিছে। আৰু আজিকালি নতুন নতুন ছ'চাইটি, ক্লাব, কিবা কিবি বহুত এছ'চিয়েশ্যন, বিহুৰ এছ'চিয়েশ্যন, সত্ৰীয়াৰ এছ'চিয়েশ্যন, বহুত ঢেৰ কিবা কিবি হৈছে। তাৰে মাজত মই নিজৰ নামটো নাই কাৰণেও চাগে এইবোৰ বস্তু শিকিব পৰা নাই যেন অনুভৱ হয়। এতিয়া যিহেতুকে পঢ়াখিনি শেষ হৈছে, সেইবোৰত সোমাই আকৌ ইনডেপ্থ ষ্টাডি কৰাৰ এটা ইচ্ছা ৰাখিছোঁ এতিয়া নতুনকৈ।
1: যিবিলাক মানে লোক সংস্কৃতিৰ লগত গঢ় লৈ অহা যিবিলাক শৈলী, ওজাপালিয়ে হওক বা বিহুটো যিহেতু শাস্ত্ৰীয় নৃত্য বা শাস্ত্ৰীয় সংগীতৰ শৈলীত নপৰে, আৰু সেই শৈলীবিলাকক আচলতে সেইধৰণে মানুহে আদৰি লৈছে যে তাৰ যিটো একেবাৰে কেঁচা ৰূপ সেইধৰণে মানুহে পৰিৱেশন কৰিলে ভাল পায়। হয়তো আজিকালি খুব বেছি প্ৰতিযোগিতা হয়, সেইকাৰণে চাগে তাৰ এটা মানদণ্ড ধৰি দিছে বা ধৰি দিছে যে এনেকৈ নাচিব লাগে, এনেকৈ গাব লাগে।
0: হয়, কিন্তু সেয়াই ন, যেতিয়া প্ৰাণজিতা বিচাৰকসকলৰ তেতিয়াহ'লে মতামতবোৰ একে হ'ব লাগে। তেতিয়াহ'লে
1: যিসকলে বিচাৰ কৰে, বিচাৰক হিচাপে থাকে, তেওঁলোকে আচলতে চবকে আদৰি লৈ একেলগে মানে তাক বিচাৰ কৰিব
0: হয় যে এইটোহে হ'ব। আৰু সৰু থাকোঁতেও পাইছোঁ দেই, মোৰ কৰি কম্পিটিশ্যনবিলাক যেতিয়া কৰোঁ তেতিয়াও এইবোৰ পাইছোঁ, মানে মোৰ মতে দি এটা ক'ব লাগে যে এইখিনিয়ে হ'ব, এইখিনিয়ে ৰুলছ মানে।
1: হয়তো আগতে উল্লেখ কৰি দিব লাগে, নহ'লে যি ধৰণে কৰিছে সেইটো আদৰি লৈ তাৰ ওপৰত তেওঁলোকৰ যি মতামত সেয়া দিব লাগে। যিহেতু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে পৰিৱেশন কৰি আহিছে, কিয়নো বেলেগে নিজৰটো নহয় বুলি বা বেলেগৰটো ঠিক বুলি আদৰি ল'ব? সকলোৱে যদি ঠিকেই কৰিছে তেতিয়াহ'লে সেইটোৱে ভাল। মানে তুমি CCRT
0: জুনিয়ৰ স্কলাৰশ্বিপ
1: পাইছা, কিহৰ বাবে পাইছা?
0: মই ফুকট পাইছিলোঁ বিহুত।
1: সেই CCRT যাত্ৰাটো অকণমান কোৱাচোন, কি ধৰণে মানে CCRT কি ধৰণে এপ্লাই কৰিব পাৰি, কি ধৰণে আগুৱাব পাৰি, বা কি ধৰণৰ যোগ্যতা থাকিলে CCRT লাভ কৰে সেই কথা সম্পৰ্কে?
0: মোৰ যিহেতুকে বিহু আছিলে, প্ৰথম কথা আমাৰ গুৰুৱে, তেতিয়াতো মই সৰু, তেনেই সৰু, মায়ে গোটেই ফৰ্ম ফিল আপৰ কামখিনি মায়ে কৰিছিলে। আৰু আমাৰ এইটো 5 বছৰীয়া হয়, ফ্ৰেছ ৰিনুৱেল হয়, এবছৰ মূৰে মূৰে হৈছিলে তেতিয়া। আৰু মই 2012 চনত পোৱা, এতিয়া হয়তো বহুত ৰুলছ ৰেগুলেশ্যনছখিনি সলনি হৈছে। আৰু সেয়া প্ৰথম মেমে ক'লে কি যে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰে, সেইমতে মায়েও গোটেই ফৰ্ম ফিল আপ কৰি অফলাইন কলাক্ষেত্ৰত দি থৈ আহিছিলে। তাৰে পিছত আমি কলাক্ষেত্ৰত ওচৰতে পাঞ্জাবাৰীত CCRT অফিচটো আছে, তাত গৈ মই বিহুৰ ওপৰত বিহুৰ নাচ এটা প্ৰদৰ্শন কৰোঁ, লগতে মোক প্ৰশ্ন সোধা হয় বিহু ৰিলেটেড, আমাৰ ফ'ক কালচাৰ যোনখিনি বাকী জনগোষ্ঠীয় নৃত্য আছে সেইখিনিৰ ওপৰত সোধা হয়। আৰু তাৰে মাজত যেতিয়া প্ৰথম ফ্ৰেছ পৰীক্ষাটো আমি দিওঁ, তাৰপিছত আমি মানে হেৰি ছিলেকশ্যন হৈছেনে নাই সেইটো ৰিজাল্টটো আমি পাওঁ। তাৰে পিছত আমাক আমি আকৌ আমাৰ মানে ট্ৰেইনিং প্ৰচিডিঅ'ৰটো পঠিয়াই থাকিব লাগে, যে 6 মাহত আমি থিয়ৰী এইখিনি শিকিলোঁ, প্ৰেক্টিকেল এইখিনি শিকিলোঁ, 6 মাহৰ মূৰে মূৰে ৰিপৰ্ট পঠিয়াবলগীয়া হয়। আৰু সেইমতে আমাৰ আকৌ কলিং লেটাৰ আহে, কলিং লেটাৰ পোৱাৰ পিছত আমি আকৌ ৰিনুৱেল পৰীক্ষাৰ কাৰণে যাওঁ। আৰু তাৰে মাজত আমি এবাৰ মই CCRTৰ কেম্প এটাও কৰিবলৈ পাইছিলোঁ ইম্ফলত। আমি 14খনমান ষ্টেটছৰ পৰা তাতে আমি লগ হৈছিলোঁ, মানে বহুত ল'ৰা ছোৱালী, আৰু যাৰ লগত এতিয়াও মানে আমাৰ কণ্টেক্ট আছে, আমাৰ কথা হৈ থাকে।
1: এই মুহূৰ্তত আচলতে মই জানিবলৈ বিচাৰিছোঁ হৰ্ষিতাৰ পৰা তেওঁৰ নাট্য জীৱনৰ কথা, কি ধৰণে কথাটো মনত আহিল যে মই অভিনয় কৰিম?
0: নাচো যিহেতুকে অভিনয়ৰ প্ৰতিও ইণ্টাৰেষ্ট থকাটো চাগে মানে থাকিবই চাগে, নাজানো। আৰু সৰু থাকোঁতে মানে কি আইনাৰ সন্মুখতে মানে ঘৰ খেলুৱৈ, আইনাৰ সন্মুখত মানে কিবা কিবি এনেই আৰু চূৰ্ণীখন লৈ স্কাৰ্টটো পিন্ধি আৰু কিবা কিবি কৈ থাকোঁ। আৰু ভাওনা, সত্ৰীয়াৰ লগত অংকীয়া ভাওনা জড়িত, যিহেতুকে ৰামবিজয় নাথ হওক, পাৰিজাত হৰণ নাথ হওক, ছাৰসকলে ভাল পায় কাৰণে সেইবোৰতো মানে লৈ লৈ যায়, ঐ তই পাৰিবি আচনা কৰ। ক্লাছ 5ত প্ৰথম ৰামবিজয় নাথত সীতা হৈছিলোঁ, এই পৰি ঘৰত আৰু খুব কান্দি কান্দি বচন গাওঁ আৰু। সেই তেনেকেই আচলতে নাট্য জীৱন বুলি ক'লে মোৰ তেনেকৈ ভাওনা কৰিয়ে আৰম্ভ। তাৰে পিছত প্ৰথম মই কৰিছিলোঁ কমলা কুঁৱৰীৰ সেইখন, তাৰে পৰা আধাৰিত
1: চলচ্চিত্ৰ এখন,
0: হয় হয়, সেইখনতো মানে কৰিবলৈ সুযোগ পালোঁ। তাৰে পিছত এখন দুখনকে সৰু সুৰাকে মই কমল লোচনদাৰ লগতো কৰিলোঁ কমফৰ্ট ৱমেনখন, আমি ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰি পেলাই জি প্লাছৰ আণ্ডাৰত এখন কম্পিটিশ্যন হৈছিল, সেয়া কৰিলোঁ। তাৰপিছত গুণাকৰদেৱ গোস্বামী ছাৰ মোৰ জীৱনলৈ আহিল, আচলতে তেওঁক ফেচবুকত দেখিছিলোঁ। সেই তেনেকৈ হঠাৎ ছাৰ এদিন মোক মাতি নিলে যে তুমি এনেকৈ নাটক কৰিব পাৰিবা নেকি, কি কি কৰিছা বুলি সুধিলে। তাৰে পিছত তেওঁৰ আণ্ডাৰত মই দ্ৰোণাচাৰ্য নামৰ নাটক 2024 চনৰ পৰা কৰোঁ আৰু সেইখন এতিয়াও টুৰত গৈ আছে। সেই তেনেকৈ তেওঁৰ বহুতখিনি অৱদান, লগতে তোমালোকৰ লগত কৰিছিলোঁ অভিনাশ শৰ্মা ছাৰৰ আণ্ডাৰত, আৰু সেই তেনেকৈ ধুনীয়া ধুনীয়া অভিজ্ঞতা লৈ আৰু।
1: এতিয়া কোৱাচোন অভিনয়ৰ জগতখনত তোমাৰ আৰু কি কৰিব মন আছে? তুমি, মই জানো তুমি অভিনয় শিল্পীয়ে হ'বা, তথাপিও আৰু নিজকে কি ধৰণে চোৱাৰ ইচ্ছা থাকে ন? মানুহৰ এটা ইচ্ছা যে মই নিজৰ অভিনয়টো ইমান এটা পৰ্যায়লৈ লৈ যাবলৈ বিচাৰোঁ, বা এটা মানুহৰ আশা থাকে?
0: হয়, কেমেৰাৰ মুখতো দুই এখন নকৰা নহয়, সৰু থাকোঁতে কৰিছোঁ কিবা কিবি। সেই এক্সপ্ল'ৰ কৰিবলৈহে আচলতে মন, মানে নাচেই হওক, গানেই হওক, অভিনয়েই হওক, এতিয়া মানে মই একদম মানে চবফালে এক্সপ্ল'ৰ কৰিব বিচাৰোঁ। আৰু লগতে প্ৰাণজিৎ দাদা, অভিনয় বুলিয়ে মই নকওঁ, মানে মই ষ্টেজ খুব ভাল পাওঁ, মানে ষ্টেজখন মোৰ মানে ঘৰৰ নিচিনা। সেই তেনেকৈ মানে নাটক কেইখনমান খুব ভালকৈ কৰিবলৈ মন আছে, আৰু লগতে মোৰ নাচ আৰু নাটক একেলগে মানে কিবা এটা এক্সপ্ল'ৰ কৰিবলৈ মন আছে। তেনেকৈহে মই নিজক চাওঁ, মানে গৈ থৈ সেই নাচটো আহি পৰে আৰু।
1: এতিয়া হৰ্ষিতা, তোমাৰ নাট্য প্ৰতিভাৰ উমান ল'বলৈ বিচাৰিছোঁ আৰু শ্ৰোতাসকলকো সেই উমান দিবলৈ বিচাৰিছোঁ। যদি তোমাৰ পৰা যদি এটি সংলাপ শুনিবলৈ পাওঁ, যিকোনো এটি চৰিত্ৰ তুমি কৰি অহা,
0: তথাপি মই যোৱা বছৰ এই নাট্য সমারোহত আমি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ওপৰত এখন নাটক কৰিছিলোঁ। তাৰে সৰুকে সংলাপ এটা মই চেষ্টাহে কৰিবলৈ বিচাৰিম। অম্বিকাদা, অম্বিকাদা, চপাশালটোৰ এনে অৱস্থা কিয় হৈছে?

0: আপোনাৰ এই চোপাশালটোক লৈ মই 10-12 জনীমান ল'ৰা ছোৱালীক কামত লগাম বুলি ভাবিছিলোঁ। স্বদেশী আন্দোলনত স্বাৱলম্বী হৈ মই সিহঁতক লৈ উৎসাহী হৈছিলোঁ। এতিয়া কি হ'ব অম্বিকাদা? আপোনাৰ প্ৰেছতে ইহঁতক কিবা এটা কৰিব দিম বুলি ভাবিছিলোঁ। সেইবোৰ আপোনাৰ কাব্যিক প্ৰশ্ন, এইবোৰ মই শুনি থকাত নাই। আপুনি হয়তো আপোনাৰ সপোনবোৰ পাহৰি গৈছে, মই কিন্তু পাহৰা নাই অম্বিকাদা। কি? কিন্তু চপাশালটো কিনিবলৈ মোৰতো ইমান টকা নাই।
1: এটা কথা জানিবলৈ বিচাৰিছোঁ, অভিনয়ৰ কচৰত কৰি বা অভিনয়ৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ তোমাৰ নিজৰ ব্যক্তিত্বত কি পৰিৱৰ্তন দেখিছা?
0: বহুতখিনি ধৈৰ্য আৰু ডিচিপ্লিনটো মই খুব নাটকৰ জৰিয়তে শিকিছোঁ, নিজৰ জীৱনটোত কেনেকৈ ডিচিপ্লিন আনিব লাগে। এই যে আমি বেলেগ বেলেগ কেৰেক্টাৰ লৈ তেওঁলোকৰ সেই পৃথিৱীখনত সোমাই থাকিব লাগে, সেই আখৰাৰ সময়খিনি, সেই মঞ্চত থকা সময়খিনি, সেইখিনিয়ে আমাৰ গতানুগতিক জীৱনটোত প্ৰত্যেকজন মানুহৰ লগত যেতিয়া আমি কথা পাতোঁ তেওঁলোকৰ পৃথিৱীখন জানিবলৈ বহুত সহায় কৰে। আৰু এই নাটকেই বা নাচেই হওক, এই দুয়োটা বস্তুৱে কিন্তু মই যোনটো ছাবজেক্ট লৈ মাষ্টাৰ্ছ কৰিছোঁ, ডিগ্ৰী কৰিলোঁ চাইকলজী মনোবিজ্ঞান, সেইটোতো মোক খুব সহায় কৰিছে।
1: যিহেতু তুমি মনোবিজ্ঞানৰ কথা কৈছা আৰু তুমি ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছা মনোবিজ্ঞান বিষয়ত কটন ইউনিভাৰ্চিটি বা কটন বিশ্ববিদ্যালয়ৰ পৰা, কোৱাচোন তোমাৰ পঢ়া আৰু তোমাৰ নৃত্য আৰু অভিনয় একেদৰে লৈ গৈ থাকোঁতে কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছা বা কি ধৰণে তাক লৈ গৈছা তুমি?
0: বহুত সময়ত দিগদাৰী হৈছে। প্ৰথম কথা এটেণ্ডেঞ্চ, যদিও টিচাৰ্ছখিনিয়ে ছাপোৰ্ট কৰে বহুত সময়ত, কিন্তু তাৰ মাজতো কিন্তু এটেণ্ডেঞ্চ হওক, পৰীক্ষাৰ লগত মিলোৱাৰ ক্ষেত্ৰতে হওক, আৰু মোৰ দুটা ছাবজেক্ট বহুত বেলেগ, সেইটো কাৰণে সময়ে সময়ে এছাইনমেণ্টবিলাক কৰোঁতে হওক, প্ৰেক্টিকেলবিলাক ছাবমিট কৰোঁতে হওক, বহুত দিগদাৰী হয়। সেইটো কাৰণেই লাগে যে বাদেই দি দিওঁ নেকি, নোৱাৰিমেই নেকি, কিন্তু সেয়াই শেষত লগ বন্ধুখিনিয়ে বহুত সহায় কৰে। মই যেতিয়া এই কলেজত বেগটো লৈ কাপোৰটো আকৌ সলাবলগীয়া হয়, তাৰে মাজত আকৌ বাহিৰে মই ৰিহাৰ্চেললৈ যাওঁ, প্ৰগ্ৰেমলৈ যাওঁ, লগতে মানে বেগটোতেই মানে গোটেইখিনি মেকআপৰ বস্তু কাপোৰে কানিয়ে চব লৈ কলেজত ক্লাছ কৰোঁ। ক্লাছ কৰি আমাৰ গাৰ্লছ কমন ৰুমত গৈ কাপোৰটো সলাই যাওঁগৈ। কেতিয়াবা এনেকুৱা লাগে কি যে গালি চালি দিব নেকি কিবা পৰীক্ষাৰ মাজত দিগদাৰী হ'লেও, কিন্তু নাই, লগৰখিনি মানে মই ভগৱানৰ কৃপাত স্কুলৰ পৰা ইমান ক'ব লাগিব মানে সঁচাকৈ, তেওঁলোকে মানে নাই নাই তই যাচোন তই কৰ, তোক নোটছখিনি দি দিম, বা পৰীক্ষাৰ আগতেই হওক, নক'লেও মানে তাহাঁতি নিজেই দি দিব মানে তই কৰ। আৰু খুব সদায় মানে ছাপোৰ্টত কি যে তই বেলেগৰ কাৰণে ভাল নানাচিলেও মানে আমাৰ কাৰণেই তই মানে একদম বেষ্ট, আৰু সেইখিনিয়ে সদায় সাহস দি আহিলে। আৰু আনকি এতিয়াও যেতিয়া ভাবোঁ যে মই কি কৰিম, চাকৰিৰ কথাও ভাবিবলগীয়া হয় যিহেতুকে ঘৰত মা মই, সেইবোৰ সময়তো তাহাঁতিও মানে যে নহয় তই কিন্তু নাচিব লাগিব, নাচৰ ফিল্ডখনত তোক কিন্তু কিবা এটা কৰাটো বিচাৰোঁ, মোৰ মনটো ভাগি পৰিলেও মানে সেই লগৰখিনিও মোক সদায় সাহস দি আহিছে।
1: তুমি মোক এটা এনেকুৱা মুহূৰ্তৰ কথা কোৱাচোন, যিহেতু তোমাৰ লগৰবোৰৰ কথা তুমি খুব ভালকৈ উল্লেখ কৰিছা, তুমি এটা এনেকুৱা মুহূৰ্তৰ কথা কোৱা যিটো মুহূৰ্তত হয়তো তোমাৰ বাবে খুব কঠিন আছিল সেই মুহূৰ্তটো, বা তোমাৰ কাৰণে তুমি ভাবি নোপোৱা এটা মুহূৰ্ত আছিলে, আৰু সেই সময়ত তোমাৰ লগৰখিনিয়ে তোমাক ইমান সহযোগ কৰিলে বা ইমান তোমাৰ লগ দিলে যে সেই মুহূৰ্তটো তোমাৰ বাবে এক লেখত ল'বলগীয়া, তাক সদায় খুব ভালকৈ স্মৰণ কৰিবলগীয়া এটা মুহূৰ্ত হৈ পৰিল, তেনেকুৱা এটা মুহূৰ্তৰ কথা মই জানিব বিচাৰিম।
0: প্ৰাণজিত দাদা, তেনেকুৱা বহুত সময় আছে স্কুলৰ পৰাই। সৰু থাকোঁতে এবাৰতো এনেকুৱা হৈছে যে, এইটো এটা সৰু কথা মানে সৰু কাহিনী আৰু, সৰু আছিলোঁ কাৰণে সেইটো বস্তু মোৰ তেনেকেই মানে ইনোচেণ্ট পিয়'ৰ হৈ মোৰ মনত থাকি গ'ল। মই কিবা এটা স্কুলৰে কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, মই নাচিলোঁ। নাচোঁতে মানে পিছফালৰ কোনোবাই মানে কিবা কমেণ্ট কৰিলে, আমাৰ গোটেই ছেকশ্যনটোৰ মানে গোটেই লগৰকেইটা উঠি গৈ মানে গালি, মানে কেনে কিয় কবি মানে, সেই বস্তুটো মানে মোৰ খুব ভাল একদম লাগি গৈছে হৰলাই, মানে যে তই হাৰ মানে হৰ্ষিতাৰ বিষয়ে কিয় এনেকৈ কবি। আৰু এতিয়া যিহেতুকে প্ৰেছাৰ বাঢ়িছে লগৰ, আৰু মোৰ মানে এতিয়া এনেকুৱা হয় কি যে চব কাম একেলগে, প্ৰগ্ৰেমকেইটা যেতিয়া অহাৰ সময়ত মানে পৰীক্ষাটো যেতিয়া আহি পাব সেইখিনি সময়তহে প্ৰগ্ৰেমকেইটা আহে, আৰু যেতিয়া নাথাকে মই ঘৰত বহি মঞ্চত মাৰি বহি থাকিবলগীয়া হয়। আৰু সেই পৰীক্ষাৰ সময়ত যেতিয়া পৰে, এতিয়া মোৰ ৰিচাৰ্চ পেপাৰৰ কাম আছিলে ফাইনেল ইয়াৰত ডিজাৰ্টেশ্যনৰ, সেইখিনি সময়তো মেমহঁতৰ লগত কথা কোৱাৰ, কেতিয়াবা মই প্ৰগ্ৰেমলৈকে যাবলগীয়া হয়, তেতিয়া মানে অকণমান মেমেও মানা কৰিছিলে যে এতিয়া অকণমান কমাই দিয়া আৰু কালচাৰেলি অকণমান ইনএক্টিভ হৈ যোৱা, সেইখিনি সময়তো তাহাঁতি মানে মিছা মাতি দিয়া আৰু কি যে মেম নহয় তাই আচলতে ৰিচাৰ্চৰ ডাটা কালেক্ট কৰিব গৈছে কিন্তু আচলতে মই থাকোঁ প্ৰগ্ৰেম কৰি বা আখৰা কৰি, সেনেকৈ বহুত সময়ত বচাইছে। আৰু ৰিচেণ্টলি ইউথ ফেষ্টিভেলৰ সময়তে মোৰ কিবা কাৰণত মানে এনেকুৱা হৈছে যে মই যাবলৈ নাপাওঁ, চ'লোটোৰ কাৰণে মই যে ৰিপ্ৰেজেণ্ট কৰা কথা হৈছিলে কিবা পাৰ্চনেল প্ৰব্লেমছৰ কাৰণে, কলেজৰো কিছুমান প্ৰব্লেমছৰ কাৰণে আমাৰ মিলি অহা নাছিলে আৰু মই একদম ভাঙি পৰিছিলোঁ। মই বোলো এইবাৰো মোৰ পৰা সেই সুযোগকণ গ'ল। সেইখিনি সময়ত লগৰখিনি এনেকুৱাকৈ লগত থাকিলে মানে মানে কৈছে যে তই এইটো কৰচোন, সেনেকৈ কৰচোন, তেনেকৈ কৰ, অথচ তাহাঁতি নাচৰ কথা একো নাজানে, কি কৰিব লাগে নাজানে, কিন্তু এই যে সেইখিনি সময়ত এনেকৈ সাহসকণ দিয়ে, এনেকৈ যে কান্ধত হাতখন ৰাখি কথাটো কয়, মোৰ কাৰণে বহুত মানে সেইখিনি মুহূৰ্তত। আৰু কলেজত যেতিয়া ওচৰত মা নাথাকে তেতিয়া মই তাহাঁতবোৰক লগত পাওঁ।
1: কলেজ বা ইউনিভাৰ্চিটিৰ পৰীক্ষা যেতিয়া আহে, তুমি ক'লা যে নৃত্যই হওক নাটকে হওক তোমাৰ অনুষ্ঠানবোৰৰ সেই একে সময়তে আৰম্ভ হয়,
0: একদম,
1: গতিকে বহুত কষ্টৰে মিলাবলগীয়া হয়।
0: অ একদম,
1: যেতিয়া নাথাকে তেতিয়া একোৱে নাথাকে বুলি ক'লা, মই জানিবলৈ বিচাৰিছো যে যেতিয়া একো নাথাকে তেতিয়া তুমি নিজকে সক্ৰিয় কেনেকৈ কৰি ৰাখা মন মাৰি বহি থকাৰ উপৰি?
0: চিনেমা চাওঁ, চিনেমা চাই ভাল পাওঁ, গান শুনি ভাল পাওঁ, মই মাৰ লগত সেইখিনি সময় দিওঁ, কাৰণ বাকী সময়ত মোৰ মাৰ লগত সময় দিয়া নহয় যিহেতু মাৰ লগত ফুৰিব ওলাই যাওঁ, তেনেকুৱাই লগৰ আৰু ঘৰৰ মানুহখিনিৰ লগত সময় কটাই মই ভাল পাওঁ।
1: মই এটা ব্যক্তিগত প্ৰশ্ন সুধিছোঁ, হয়তো তোমাৰ লগৰবিলাকে হয়তো বেয়া পাব পাৰে, আটাইতকৈ ভাল বান্ধৱী বা বন্ধু কোন হয় আৰু তেওঁৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম, আৰু কোনটো সময়ত তোমাৰ অনুভৱ হ'ল যে মই চাগে সকলোকে ভাল পাওঁ যদিও এই বিশেষ ব্যক্তিত্বটোক অকণমান বেছি ভাল পাওঁ? এইটো আচলতে তোমাৰ ফালৰ পৰা তোমাৰ বন্ধু বা বান্ধৱী যিয়ে নহওক তেখেতলে এটা কৃতজ্ঞতা বোধ বুলি ভাবি লোৱা?
0: প্ৰত্যেকটো ফেজতে দেই, স্কুল ডিগ্ৰী, হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু এতিয়া মাষ্টাৰ্ছ, প্ৰত্যেকটো ফেজতে কিন্তু মায়েও কয় ভগৱানে মানে তোক মিলাই মিলাই এটা এটা লগৰ পঠিয়াইছে। তেনেকৈ যদি মই নাম লওঁ, সৰুতে সৰু স্কুলৰ সময়ত পালোঁ মই বিস্মিতা ডেকা বুলি, ৰিজা আহমেদ বুলি, আৰু তাৰে পিছত হায়াৰ ছেকেণ্ডেৰীত আকাশ, অংকিত, হায়াৰ ছেকেণ্ডেৰী সময়ত গোটেই ল'ৰা লগৰ আৰু, আৰু ডিগ্ৰী সময়ত নিষ্কমনা অসমীয়া, ঋতিশা কাশ্যপ, অক্ষিত, ইহঁত আকৌ কালচাৰেলিও খুব এক্টিভ দেই, আমি একেলগে নাটকো খুব কৰিছোঁ। আৰু এতিয়া ডিগ্ৰী সময়ত মই খুব ভাল লগৰ হ'ল মোৰ গাৰ্গী, কালি ৰাতিও মই কথা পাতি আজি যে ইয়ালৈকে আহিম তাই জানে, কিন্তু তাৰে মাজত এই গোটেইখিনি লগৰে কিন্তু আকৌ এজনী ছোৱালীৰ কথা বিশেষভাৱে জানে, সেয়া হৈছে বিস্মিতা। বিস্মিতা আমি একেলগে নাচিছোঁ, নাচৰ ফিল্ডখন আমি একেলগে আছিলোঁ, আৰু আচলতে তাইক মই জানিলোঁ যে তাই মোৰ খুব লগৰ বা খুব ঘনিষ্ঠ মানে সম্পৰ্ক এটা আছে বুলি মই সেইটো সময়ত গম পাইছিলোঁ, যেতিয়া তাইক মই নোকোৱাকৈয়ে তাই মোৰ মনৰ কথাখিনি বুজি পায়, মই কোৱাৰ আগতে তাই জানে যে কিবা এটা ঠিক নাই। আৰু এতিয়া তাই দিল্লীত পঢ়িলে, সেইখিনি সময়তো মোৰ মনটো বেয়া হৈ থাকিলে, সদায় আমাৰ কথা নহয় কিন্তু কিবাকে নহ'লেও সেই একদম বহুত মা মা ধৰি আমাৰ কথা নহয়, কিন্তু সেই মনটো যেতিয়া খুব বেছি বেয়া হয় কিবাকে তাইৰ ফোন কলটো সেইদিনাখনহে আহে, নাজানো কিয় আহে, ক'ৰ পৰা আহে। সেইটো কাৰণে আচলতে এতিয়া কেইদিনমান তাই বেয়া পাই আছে মোক, বিহুৰ সময়ত মই খুব ৰিচাৰ্চৰ কামত ব্যস্ত থাকিলোঁ, লগ কৰা নহ'ল। এই গোটেই সৰুৰ পৰা এই এতিয়া এইখিনি সময়ত আহিহে তাই মোক কিন্তু বেয়া পালে, কৈছে তই অকণ ভুল এটা কৰিছ, হ'ব বাৰু লগ পালে ঠিক কৰি ল'ম বুলি তাই কৈছে। বহুত বুজি পায়, বহুত বুজি পায়, ইমানখিনি মোক কোনোৱে বুজি পাব নোৱাৰে মানে তাইৰ লগত তেনেকুৱা এটা সম্পৰ্ক। আৰু আচলতে ঘৰত থাকি মোৰ যোনখিনি কষ্টৰ সময় তাই মোৰ লগত থাকি মোক দেখিছে, মই কেনেকৈ ডাঙৰ হৈছোঁ বা দেউতা ঢুকোৱাৰ পিছৰ সময়খিনিও তাই মোৰ লগত থাকি দেখিছে মানে, সেইটো কাৰণে সেই জেগাটো মই কাকোৱে কেতিয়াও দিব নোৱাৰিম মানে।
1: নাচৰ কথালৈ আহিবলৈ বিচাৰিছোঁ, এই নাচৰ যাত্ৰাটো তুমি বিভিন্ন গুৰুক লগ পাইছা, সেই গুৰুসকলৰ কথা জানিবলৈ বিচাৰিছোঁ যিহেতু আৰু বহুত তোমাৰ দৰে নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী যিহেতু সত্ৰীয়া নৃত্যৰ সৈতে বা অন্যান্য নৃত্যশৈলীৰ সৈতে জড়িত হ'ব বিচাৰে, তেওঁলোকে কি ধৰণে বা কাৰ ওচৰত শিকিব পাৰে সেই বিষয়ে যদি তুমি অকণমান কোৱা, আৰু তোমাৰ গুৰুসকলৰ তেওঁলোকৰ প্ৰভাৱৰ ফালৰ পৰাও তেওঁলোকৰ নিজস্ব দক্ষতাৰ ফালৰ পৰাও কি ধৰণে বিশেষ সেই কথাটো জানিবলৈ বিচাৰিছোঁ।
0: মোৰ যোনগৰাকীৰ ওচৰত মই বিহু আৰু সত্ৰীয়া প্ৰথম শিকিছোঁ সেয়া হৈছে গুৰু ড্ৰিমলী গগৈ মেম, তেওঁৰ আণ্ডাৰতে বিহু সত্ৰীয়া শিকিছোঁ আৰু 2005-06 চনত যে শিকা বুলি ক'লোঁ তেওঁৰ পৰাই মোৰ আৰম্ভণি, কিন্তু তাৰপিছত মই CCRT স্কলাৰশ্বিপ কৰোঁতে মই অঞ্জনাময়ী শইকীয়া মেমক লগ পালোঁ, তাৰপিছত আৰু কিবা এনেকৈ লগৰ নাচৰ গোটেই লগখিনি যেতিয়া হৈ গ'ল তাৰে মাজত মই উপাসনা মেমক লগ পালোঁ। অঞ্জনাময়ী মেম ওডিচী আৰু সত্ৰীয়া নৃত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, লগতে নাটকো কৰে। আৰু ইফালে উপাসনা মহন্ত মেম, তেওঁ ভাৰত নাট্যমৰ খুব বিশেষভাৱে জনাজাত। লগতে এতিয়া মই ৰিচেণ্টলি সেউজ প্ৰেমৰ আণ্ডাৰটো প্ৰগ্ৰেম কৰিছোঁ। তেওঁলোক প্ৰত্যেকগৰাকীয়ে নিজৰ নিজৰ ভাগে, তুমি কোৱাৰ নিচিনাই বিশেষ, সঁচাকৈয়ে বিশেষ, কাৰণ

0: মানে প্ৰেক্টিচ কৰি থাকে, সেইবোৰ আমিতো খুব, এতিয়া মইতো মায়ে মোক কয় মই এলে হোৱা, সেইবোৰ বস্তু মানে শিকিব আয়ত্ত কৰিব খুব চেষ্টা কৰোঁ। বা সেউজপ্ৰিয়া মেমৰ কথাই যেতিয়া কওঁ, খুব সৰুৰে পৰাই মানে সৰু সৰু বস্তু, এক্সপ্ৰেশ্যন, ভাববিলাক ইমান নিজৰ কৰি মানে সেই নটা ৰস, নৱৰস ইমান ধুনীয়াকৈ শিকায়। উপাসনা মহন্ত মেমে একদম নিজৰ ঘৰৰ ছোৱালীৰ নিচিনাকৈ, তেওঁ অকণ স্পিৰিচুৱেলিও কানেক্টেড হয়। এই যে অকল নাচটো নাচিলেই নহ'ব,
1: আধ্যাত্মিকভাৱে তেওঁ অকণমান কথাবিলাকক চায়,
0: হয় সেই যে নাচটো নাচিলেই নহ'ব, এই যে ভগৱানৰ লগত যোনটো আমাৰ কানেকশ্যন থাকে, সেইবোৰ বস্তু মানেও শিকিবলৈ পাওঁ। অকল আচলতে মই এজনৰ এটা গুণ বুলিয়ে মই ক'ব নোৱাৰোঁ, এইখিনি বস্তু আচলতে সকলোৰে মাজত পোৱা যায়। আজি তাৰে মাজত মই ৰঞ্জুমণি শইকীয়া মেম, ৰিঞ্জুমণি শইকীয়া মেম, তেওঁলোকৰ আণ্ডাৰতো কৰিছোঁ, আৰু যতীন গোস্বামী ছাৰ, ঘনবৰা ছাৰ, তেওঁলোকক, তেওঁলোকতো আৰু গুৰু, আৰু তেওঁলোকক মই কি এটা বিশেষ বুলি ক'ম, নহয়নে? তেনেকৈ মানে সকলোৰে, আৰু সকলোৰে মোৰ এটাই ভাল লাগিছে, ইমান নিজৰ নিচিনাকৈ মানে প্ৰফেশ্যনেল হ'লেও ইমান নিজৰ নিচিনাকৈ মৰম কৰি মানে নাচবোৰ শিকায়। সৰু সৰু বস্তু প্ৰত্যেক দিনাই ইমান নতুন নতুন কথা শিকিব পাওঁ, খুব ভাল লাগে।
1: কথা পাতি বুজিছোঁ যে হৰ্ষিতা খুব বুজন ছোৱালী, আচলতে গভীৰভাৱে আয়ত্ত কৰিবলৈ, বুজিবলৈ চেষ্টা কৰে। এটা কথা সুধিব বিচাৰিছোঁ যে কথাটো এনেকুৱা ধৰণৰ যে কলা এটাক লৈ যাবলৈ আধ্যাত্মিকতাৰ প্ৰয়োজনটো কি, তুমি ভাবানে আধ্যাত্মিকতাৰ প্ৰয়োজন আছে বুলি?
0: একদম আছে। আমাৰ, মই ভাবোঁ যে এই নৃত্য, গীত, অভিনয়, এই সকলোখিনিতো তেনেকৈয়ে আৰম্ভ হৈছিলে। বিশেষকৈ আমাৰ ক্লাছিকেল ডান্সখিনিতো মন্দিৰতে প্ৰথমতে নাচিছিলে, আৰু এতিয়াও আমাৰ সত্ৰীয়া সত্ৰতে পৰিৱেশন কৰে বা আখৰা কৰে। খালি এতিয়া আমাৰ সেই অডিয়েঞ্চৰ কাৰণেহে আমি এতিয়াহে নতুনকৈ ষ্টেজত পাৰফৰ্ম কৰা হৈছোঁ। তেনেকৈ চাব গ'লে একদম আধ্যাত্মিকতাৰ বহুতখিনি প্ৰভাৱ আছে, আৰু সেইখিনি দৰকাৰ। আমি কিবা এটা নাচ নচাৰ আগত আমাৰ গোটেইখিনি সত্ৰীয়াৰেই, যদি মই উদাহৰণস্বৰূপে আমাৰ সত্ৰীয়া নাচটোৱেই লওঁ, তাতেই গোটেই আমাৰ মেইন শুদ্ধ নাচখিনিতো কৃষ্ণৰ লগত জড়িত, অভিনয় যোনখিনি কৰোঁ, বৰগীত, বৰগীতখিনি আমাৰ কৃষ্ণৰ লগত আমি ভাবি পেলাই কৰিবলগীয়া হয়। সন্মুখত যেন কৃষ্ণ আছে, মানুহ নাই, সন্মুখত সেয়া কৃষ্ণ ৰৈ আছে, মই ৰাধাগৰাকী হৈ পেলাই নাচিছোঁ, কেতিয়াবা সত্যভমা হৈ নাচিছোঁ, সেইখিনি ভাৱ আমি জানিবৰ কাৰণে সেই আধ্যাত্মিকতাৰ প্ৰভাৱ ভালেখিনিয়ে থাকে আছে বুলি মই ভাবোঁ। যেনেকৈ আমি এতিয়া সত্ৰীয়াত যোনখিনি আমি আঠুলন, থিয়লন, যোনখিনি এক্সাৰচাইজ আমি কৰোঁ, সেইখিনি য়োগাৰ বহুতকেইটা পষ্টাৰৰ লগত আমি মিল দেখোঁ। মই ভাবোঁ তেনেকেই মানে দুয়োটা বস্তু জড়িত হৈ আছে, আৰু সেইখিনি নহ'লে পাৰফৰ্মেঞ্চটো, সেইটো মানে মেকানিকেল হ'ব, সেইটো নেচাৰেল হ'ব কেতিয়াও নোৱাৰে। সেই আৰম্ভণিতে সেই স্পিৰিচুৱেলিটিটোৰ খুব বেছি প্ৰয়োজন আছে এটা নাচ অন্তৰংগ কৰিবলৈ।
1: সেইধৰণে চাবলৈ গ'লে কলা এটাক পূজা কৰাৰ প্ৰয়োজনীয়তা আছে।
0: মইতো মোৰ কাৰণে বেছি কোৱাৰ নিচিনা হ'ব চাগে প্ৰাঞ্জিত দাদা এইবোৰ কথা, মানে মোৰ বয়সৰ মানুহে হয়তো নক'ব, কিন্তু মোৰ কাৰণে তেনেকুৱাই, ঘৰত চাকি গোজ জ্বলাই পূজা কৰা আৰু ৰাতিপুৱা শুই উঠি গাটো ধুই প্ৰথম ABCD সত্ৰীয়াৰ মাটি আখৰা কেইটা প্ৰেক্টিচ কৰা বা গানত চাৰে গামা পাতো তানপুৰাখন লগাই প্ৰেক্টিচ কৰা, একেই হৈ যায়। পূজাত মন্ত্ৰ এটা গোৱা বা গান এটা গোৱা, নাচ এটা প্ৰেক্টিচ কৰা, একেই বুলি ভাবোঁ মোৰ কাৰণে।
1: হৰ্ষিতাক সুধিবলৈ বিচাৰিছোঁ যে তেওঁ ভৱিষ্যতে তেনেকুৱা ডান্সৰ প্ৰশিক্ষণ বেলেগক দিয়াৰ ইচ্ছা আছেনে নাই, বা তেনেকুৱা স্কুল, নিজৰ বাবে এখন স্কুল, নিজৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী যাক শিকাব, হৰ্ষিতাই শিকাব, বুজাব?
0: একদম ইচ্ছা আছে, একদম সঁচাকৈ ইচ্ছা আছে। খালি বৰ্তমান মোৰ কনফিডেন্স অলপ ল' শিকোৱাৰ ক্ষেত্ৰত, দেখোঁ বহুতে নজনাকৈ বহুত শিকাই আছে, সেইটো আচলতে মোৰ নিজৰ কৰিবলৈ মন নাই, আৰু অলপ বেছি ভালকৈ জানি লৈ, জানি বুজি তাৰপিছত মন আছে শুদ্ধভাৱে শিকাবলৈ।
1: গান ভাল পোৱানে?
0: ভাল পাওঁ, বহুত ভাল পাওঁ।
1: অসমৰ যদি আটাইতকৈ প্ৰিয় এগৰাকী সংগীত শিল্পীৰ কথা সুধো, কাৰ কথা ক'বা?
0: মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথা ক'ম।
1: ভূপেন হাজৰিকাদেৱক কিয় ভাল লাগে?
0: তেওঁৰ যদি অকল গানক আমি ফ'কাছ কৰোঁ, গুৰুত্ব দিওঁ, তেতিয়াহ'লে গানৰ যোনখিনি কম্পজিশ্যন, গোটেই মিউজিক, গোটেইখিনি সুৰ, লিখাখিনিও হওক, সেইখিনি যেতিয়া এটা এটা গান খুব মন দি শুনো আমি, আমি কিন্তু মানে সেই ভিজুৱেলাইজ কৰিব পাৰোঁ, মানে সন্মুখত সেই ছবিখন দেখি যাওঁ আৰু কি কৈ আছে। এটা গান আছে এন্ধাৰ কাটি নিশাতি, সেই গীতটোতো, সেই 9 মিনিটৰ গানটোত মই গোটেই কাহিনীটো মানে একদম দেখি যাওঁ, এনেকুৱা লাগে তাত যেন ডক্টৰ ভূপেন হাজৰিকাদেৱ নিজে বহি আছে, বহি যেন সেই ঘৰটোত থাকিয়ে, সেই পৰিৱেশটো দেখিয়ে মানে গাই গাই গৈ আছে আৰু গানটো, তেনেকুৱা লাগে। আৰু ভাল লাগে যে অকল প্ৰেমৰ গানেই তেওঁ নাগায়, সকলো ধৰণৰ সৰু ডাঙৰ সকলো কথাৰ লগত ৰিলেটেড,
1: সকলো সময়ৰ গান গায়, সকলো পৰ্যায়ৰ মানুহৰ কথা কয়,
0: হয় হয় সকলো মানে গোটেই প্রত্যেকটা জেনারেশনের হোক

0: প্ৰত্যেকটা ক্লাছৰ, আৰু সেইবোৰ গান মানে আচৰিত লাগে এতিয়া শুনিলে, যেন এতিয়াও আমি যে ৰিলেট কৰিব পাৰোঁ যে অঁ এইটো কথা দেখোন মিলি আছে, আৰু এই গানটো যে মদাৰ ৰে ফুল, সেইটো গান এনেকুৱা লাগে আমাৰ মানে সেই আৰ্টিষ্টিক লাইফটোৰ মানুহখিনিৰ কাৰণে খুব গায়। কিছুমান সময়ত মই দিওঁ মানে হোৱাটছএপত ষ্টেটাছটো লগাই লগাই, সেইটো গান খুব মিলে যেন পাওঁ, মানে আমাৰ দৰে লোক হেনো কামে কাজে নেলাগে বুলি যেতিয়া সেই গীতটো
1: মই খৰকিতাৰ পৰা মই ভূপেন হাজৰিকাদেৱৰ গীত এটি শুনিবলৈ ইচ্ছা কৰিম, আৰু শ্ৰোতাসকলেও ভাল পাব।
0: তেতিয়াহ'লে মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অস্ত্ৰ আকাশৰে গীতটি অলপ চেষ্টা কৰোঁ।

0: হৰ্ষিতাৰ পৰা আৰু এটি গীত শুনিবলৈ ইচ্ছা কৰিম। কিন্তু তাৰ আগতে মই হৰ্ষিতাক এইটো কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ভূপেন হাজৰিকাৰ গীতৰ কথা, সুৰ, গায়ন শৈলী তোমাৰ ভাল লাগে। তাৰ উপৰি যদিও কাৰোবাৰ গীতৰ কথাই যদি তোমাক খুব আপ্লুত কৰিছে বা কাৰোবাৰ কোনোবা এটা গীতে যদি তোমাক খুব মন চুই যায়, তেনেকুৱা এটি গীত যদি আৰু শুনিবলৈ পাওঁ তোমাৰ পৰা, তেনেকুৱা এটি গীত যদি তোমাৰ পৰা শুনিবলৈ পাওঁ ভাল লাগিব।
1: গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত আছে, হৰিণীৰ চকুতে পানী বিৰিঙিলে। খুব সৰু থাকোঁতে বাগৰাকীয়ে গোৱা মই শুনিছিলোঁ, হয়তো ৰেডিঅ'তেই মই শুনিছোঁ গাড়ীত গৈ থাকোঁতে। সেই দুই তিনিটা লাইন মানে মোৰ একদম নাজানো একদম গাত লাগি বিন্ধিত গ'ল। হৰিণীৰ চকুতে পানী বিৰিঙিলে,

0: খুব ভাল লাগে তোমাৰ লগত কথা পাতি। আগৰ পৰাই চিনাকি আছে, তথাপিও আজি এনেকৈ বহি কথা পতা কেতিয়াও হোৱা নাই, বা এনেকৈ বহুত সময় বহিও একেলগে কেতিয়াও কথা পতা হোৱা নাই। সুধিবলৈ বিচাৰিছোঁ যে আকাশবাণী গুৱাহাটীৰ যিটো চৌহদ, ভিতৰখনৰ যিটো পৰিৱেশ, আৰু আজি এই অনুষ্ঠানত উপস্থিত থাকি তোমাৰ কেনেকুৱা লাগিছে? তোমাৰ অনুষ্ঠান যিহেতু শেষ কৰিবলৈ লৈছোঁ, এই শেষ সময়খিনিত তোমাৰ অনুভৱ কেনেকুৱা?
1: খুব ভাল লাগিছে প্ৰাণজিত দাদা, আহিয়ে মই তোমাক কৈছোঁ, ধন্যবাদ দিছোঁ। লগতে মই তোমাক চাগে, তুমি যেতিয়া মোক ফোন কৰিছিলা তেতিয়াও তোমাক কৈছোঁ যে মই কি ক'ম নাজানো, বহুত ভয় লাগে, কিন্তু তুমি খুব ধুনীয়াকৈ, মানে মই নিজেও নজনা কথা কিছুমান আজি মই কৈছোঁ, আৰু সেইটো বস্তু খুব ভাল লাগিছে। এনেকৈ যে ইমান সময় বহি মই কথা ক'ব পাৰিম মই ভবা নাছিলোঁ, এয়া অভিজ্ঞতা মোৰ আগতে হোৱা নাই। আৰু লগতে আচলতে দাদা বাসকলক মই দেখি থাকোঁ আকাশবাণী গুৱাহাটী, এনেকৈ ফটো দিয়ে চাই থাকোঁ, মানে মন যায় ভিতৰখন চাবলৈ কেনেকুৱা নহয় পৰিৱেশটো। আজি মই এনেকৈ আহি থাকোঁতে মানে চাই নিজকে খুব ভাল লাগিছে, খুব বেছি ভাল লাগিছে, আৰু পিছলৈও ইয়াতে মানে মোৰ আহিবলৈ ইচ্ছা এটা থাকিব।
0: যিহেতু অনুষ্ঠানৰ নিৰ্ধাৰিত যি সময় সেই শেষ হৈ আহিছে, অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। শেষত তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় শ্ৰোতা, মই প্ৰাণজিত প্ৰীতম কলিতা অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ।
2: ইমান পৰ্যায়ৰ শ্ৰোতাসকলে নৰপ্ৰতিভা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত আছিল উদীয়মান অভিনেত্ৰী আৰু নৃত্যশিল্পী হৰ্ষিতা ৰায় চৌধুৰী, আগধৰিলে প্ৰাণজিৎ প্ৰীতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ শুদ্ধ কণ্ঠৰ গীত
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে আজিলৈ ইমানতে বিদায় মাগিছো। নমস্কাৰ।

যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো চিত্ৰাৰৰ কণ্ঠৰ এটি ভজন।

শ্ৰোতাসকলে চিত্ৰাৰায়ৰ কণ্ঠৰ ভজন্তি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক অনুপ জলতাৰ কণ্ঠৰীতি ভজন।

শ্ৰোতাসকলে ভজন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অনুৰাধা পৌৰৱালৰ কণ্ঠৰ এটি ভজন।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ ৰামধেনুৰ আজিৰ খণ্ডটি। আজিৰ খণ্ডটি সজোৱা হৈছে এগৰাকী মহান শিল্পীৰ গীতেৰে, জ্যোতিপ্ৰসাদ আগৰৱালা, যাক আমি ৰূপ কোঁৱৰ বুলিও জানো। ৰূপ কোঁৱৰৰ ৰচিত গীতেৰেই সজোৱা হৈছে ৰামধেনুৰ আজিৰ খণ্ডটি। এই অনুষ্ঠানৰ পুনতেই আগবঢ়াইছোঁ ৰূপ কোঁৱৰ ৰচিত এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত।

জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা সাহিত্যৰ ভেটি গঢ়াত তেওঁৰ অপৰিসীম অৰিহণা আছে। অসমীয়া কবিতা, নাটক, প্ৰবন্ধ, শিশু সাহিত্য আদি সকলো দিশতে তেওঁ বৰঙণি আগবঢ়াই থৈ গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ উপাধিৰে সন্মানিত কৰা হৈছিল। শ্ৰোতাসকল, আগবঢ়াইছো সন্ধ্যা মেননৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

জ্যোতিপ্ৰসাদ আগৰৱালক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল। 1934 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে আৰু 1935 চনত জয়মতী ছবিখনে মুক্তি লাভ কৰে। দ্বিতীয়খন ছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰে 1939 চনত। শ্ৰোতাসকল, এইখিনিতে শুনাবলৈ লৈছোঁ সংগীতা বৰঠাকুৰৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

সৰুৰে পৰাই দেশপ্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ জ্যোতিপ্ৰসাদ আগৰৱালৰ বয়স 17 বছৰ হৈ থাকোঁতেই দেশত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন আৰম্ভ হয়। অসহযোগ আন্দোলনৰ যি ঢৌ অসমলৈ বৈ আহিছিল সেই সময়ত তেওঁ তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিকৰ পৰীক্ষাৰ্থী আছিল। আন্দোলনত যোগ দিবলৈ তেজপুৰ হাইস্কুলৰ পৰা ওলাই অহা ছাত্ৰসকলৰ মাজত জ্যোতিপ্ৰসাদ আগৰৱালা একেবাৰে আগৰণুৱা আছিল। শ্ৰোতাসকল, আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি দেশপ্ৰেমমূলক গীত দিলীপ দাসৰ কণ্ঠত।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনাওঁ।
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনক নিখিল বেনাৰ্জীৰ চিতাৰবাদন, ৰাগ চন্দ্ৰকৌঞ্জ।

ইমান পৰে শ্ৰোতাসকলে নিখিল বানাৰ্জীৰ চিতাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, এতিয়া সময় নিশা 10:30 আৰু 9 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে সামৰিব হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ। আমাৰ কাইলৈৰ অনুষ্ঠানসূচী মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই জুৰিমদাহীয়ে বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।